আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ, ভাদ মাহৰ আজি 20 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: চেনেকাই কৈছিল, তুমি আনৰ উপকাৰ কৰিলে নীৰৱ হৈ থাকিবা, কিন্তু আনৰ পৰা উপকাৰ পালে সেইটো কৈ নুফুৰাকৈ নাথাকিবা।
1: এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: विचार कहता है समानम मनः सहचित्तमेषां, अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, ये फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।
1: Floods have affected normal life in several parts of Bihar, with major rivers including the Ganga, Gandak and Kosi flowing above the danger mark. In view of the rising water level of the Ganga, authorities are maintaining heightened vigilance in downstream areas. The river had crossed the highest flood level at several ghats in Patna. In Uttar Pradesh, flood conditions remain critical, with 24 districts affected and several rivers still in spate. 5 people have died in rain-related incidents. Meanwhile, the India Meteorological Department has forecast heavy rainfall over Bihar, East Madhya Pradesh, East Uttar Pradesh, Uttarakhand, West Bengal and northeastern parts of the country during the next 2 days. Iran's top security official has announced that a new restricted zone will be declared outside the Strait of Hormuz in the coming days, and that any vessel entering the area without coordination with them will be placed on an Iranian sanctions list. Major General Mohsen Rezai, Secretary of the Supreme National Security Council, said that the zone will begin from the US Navy's blockade line and extend into parts of the Persian Gulf. Ships that move towards the strait from either side and enter this area will face sanctions, the Iranian state media reported. Rezai said that traffic through the Strait of Hormuz has dropped sharply since Iran closed the waterway, and that only 7 to 8 ships carrying essential goods for Iran are now transiting, compared with more than 100 ships before. In badminton, Indian pair of Sattvik Sairaj Rankireddy and Chirag Shetty clinched the men's doubles title at the China Masters in Shenzhen yesterday. The Indian duo defeated China's He Jiting and Ren Jiangyu 11-21, 21-13, 21-17 in the summit clash to secure India's first ever title at the China Masters. The victory marks the duo's second title of the season. And that is the end of this news bulletin.
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
3: আত্মসংযম সম্পৰ্কে বেণুধৰ ৰাজখোৱাই কৈছিল, আত্মসংযম সাহসৰ এটি ৰূপান্তৰ মাথোন, ইয়াক স্বভাৱৰ এটি প্ৰধান অংগ বুলিব পাৰি। এই কথালৈ মহাকবি শ্বেক্সপিয়েৰে কৈছে, আগপিছ কোনে যি কাৰ্য কৰে তেওঁকেই মানুহ বোলে। এই গুণটিৰ দ্বাৰাই মানুহ আৰু পশুৰ বিভিন্নতা জনা যায়। এই গুণ নাথাকিলে ক'তো যথাৰ্থ মনুষ্যত্ব থাকিব নোৱাৰে। আত্মসংযম সকলো ধৰ্মৰে মূল স্বৰূপ। কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকলাই দিয়া যায়, তেন্তে সেইদিনাৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সোঁতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে, আৰু ই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেওঁৱেইহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণী অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সুচৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ

0: তলতীয়া গোলাম হব পাৰো। মনেই আমাক ভাল বাটলে নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হবলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিম্বা সাগৰত যাওঁতেই, কোনো কোনো মহা বিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথার্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহলে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন, এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয়, তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে নকৰক, অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে। বেয়া কুকলিয়াই ভালক গেলিব লাগে। জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে। বিবেকৰ বশীভূত হ'ব লাগে। বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ বেণুধৰ ৰাজখোৱাৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ বৈৰাগী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াই বজোৱা বাঁহীত ৰাগ বৈৰাগী শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। নিশা 9:30 বজাত কামাখ্যা সভাপণ্ডিত ৰচিত নাটক এক প্ৰহৰৰ খেলা, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মানস বৰাৰ কণ্ঠৰাধুনিকী, বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠান, অৰোৰা অঞ্চলৰ থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান, গ্ৰাম সেৱক ভূপেশ বৰ্মাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ, অংকিতা ভৰদ্বাজ, প্ৰযোজনা উৎপল বৰা। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই। অনুষ্ঠানটি প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ু ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে ডাক্তৰ দীপক শৰ্মাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান,

আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। চাৰে 8 বজাত গীতিমালিকাৰ শিল্পী জয়ন্ত হাজৰিকা, মালবিকা বৰা, মিহিৰ বৰদলৈ, তৰুলতা দেৱী আৰু আৰিফুল হক। 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত। 10:00 হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ঝৰ্ণা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 গীত আৰু গজল। 12:30 সুৰৰ কৰণী। 1:20 শাস্ত্ৰীয়

পৰাগমালা লাইভ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ঝৰ্ণা ভৰালীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত গীত আৰু গজল। 12:30 বজাত সুৰৰ কৰণী। 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খয়াল ৰাগ বৃন্দাবনী সৰং। 1:50 বজাত অমৃত চন্দ্ৰ বৈশ্যৰ কণ্ঠৰ লোকগীত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱমমানৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠত নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে যুগুতাই আগবঢ়াব সপোন দুৱৰাই। 6:40 বজাত ক্ৰীড়া বাৰ্তা। 7:05 বজাত বৃন্দগান। 7:20 বজাত আকৌ শুনোৱা হওক। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত অসীময় ইংতি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত নৰ

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
3: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: তিল, তিলৰ বৈজ্ঞানিক নাম হৈছে চিচামাম। ই এবিধ চিচামাম গোত্ৰৰ ফুলৰ গছ। তিলৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাতো পোৱা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিহু অঞ্চলত যথেষ্ট পৰিমাণে পোৱা যায়। সাধাৰণতে ইয়াৰ ফুলৰ ৰং হালধীয়া হয় যদিও কিছু কিছু জাতৰ নীলা অথবা বেঙুনীয়া দেখা যায়। ইয়াৰ গছৰ উচ্চতা 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত হয়। পাতবিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় 4-14 চেণ্টিমিটাৰ দীঘল হয়। গছজোপা গুৰি অংশই প্ৰায় 5 চেণ্টিমিটাৰ অঞ্চল অধিকাৰ কৰি থাকে। ওপৰ দিশত ই ক্ৰমান্বয়ে পাতল হৈ গৈ থাকে আৰু ফুল ফুলা অঞ্চলটো প্ৰায় 1 চেণ্টিমিটাৰ বহল হৈগৈ। ফুলবোৰ বগাৰ পৰা বেঙুনীয়া ৰঙৰ হয়। ই তিলিঙা আকাৰৰ প্ৰায় 3-5 চেণ্টিমিটাৰ দীঘল আৰু মুখত 4টা ধেনুভৰীয়া অংশ থাকে। বিহুৰ সময়ত কলা তিলৰ খুব প্ৰয়োজন হয়। আমাৰ বিহু পিঠা পনা পুৰোতে কলা তিলৰ প্ৰয়োজন হয়। তিল তেল তিলৰ বীজৰ পৰা তৈয়াৰ কৰা হয়। অতি পুৰণি কালৰে পৰা এছিয়া মহাদেশৰ বিভিন্ন দেশৰ জনসাধাৰণে তিল ব্যৱহাৰ কৰি আহিছে। তিল সাধাৰণতে 3বিধ দেখা পোৱা যায়, ক'লা, বগা আৰু ৰঙা। কলা তিলৰ ঔষধি গুণ বেছি হোৱাৰ বাবে এই তিলৰ ব্যৱহাৰ মানুহে বেছিকৈ কৰে। ইংৰাজীত তিলক জিনজেলি ছিডছ বোলা হয়। তিলৰ ব্যৱহাৰ ভাৰত, চীন, জাপান আৰু লেটিন আমেৰিকাত বৰ্তমান প্ৰচলিত হৈ আছে। তিল কেলছিয়াম প্ৰসিদ্ধ এবিধ খাদ্য। তিলৰ বাকলিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন B1 থাকে। বগা তিলত প্ৰচুৰ পৰিমাণে কেলছিয়াম থকাৰ বাবে কেলছিয়ামৰ অভাৱ হোৱা মানুহে এই তিল ব্যৱহাৰ কৰিব পাৰে। তিলৰ পৰা ওলোৱা তেলৰ ঔষধীয় গুণ বহু বেছি। চৰকে তিলৰ বহু গুণৰ কথা কৈছিল। কলা তিলৰ ঔষধি গুণ বহু বেছি। অৰ্শ ৰোগ নিৰাময় কৰাৰ বাবে কলা তিলৰ বীজ বা গুটি মৌ ঔষধ হিচাপে মানুহে ব্যৱহাৰ কৰে। কলা তিল খুন্দি বা থেতেলি লৈ তাত মাখন সানি চেঁচা পানীৰ সৈতে খালে অৰ্শ ৰোগ ভাল পোৱা বুলি কোৱা হয়। সামগ্ৰিকভাৱে সকলো তিলতে তেল থাকে। এই তেল মুখ্যতঃ পলি আনচেচুৰেটেড ফেটি এচিডেৰে গঠিত। সেয়েহে এই তেল ঠাণ্ডা দিনত গোট নামাৰে। এই তেলৰ উপৰি তিলত পোৱা যায় ভিটামিন, ঘাইকৈ বি আৰু ই, মিনাৰেল যেনে জিংক, মেগনেছিয়াম, কেলছিয়াম, ছেলেনিয়াম ইত্যাদি আৰু ফলিক এচিড। এইখিনিৰ উপৰিও তিলত পোৱা যায় এণ্টিঅক্সিডেণ্ট যৌগ, প্ৰাকৃতিক লিপিড, গ্লাইকোলিপিড, ফছফলিপিড, চেচামনিন ইত্যাদি। লগতে কম পৰিমাণে থাকে প্ৰটিন আৰু কাৰ্বহাইড্ৰেটো। শক্তিৰ ফালৰ পৰাও তিল যথেষ্ট শক্তিশালী। ইয়াৰ পৰা 100 গ্ৰামত

70 কেলোরি শক্তি পোৱা যায়। তিলৰ পৰা তেল উলিয়াই তিল তেল পোৱা যায়। এই তেলত অতিৰিক্তভাৱে এণ্টিঅক্সিডেণ্ট থাকে। তিল তেলে চুলিত উফি হোৱা বা চুলি ফটা ৰোধ কৰাৰ ক্ষমতা আছে বুলি কোৱা হৈছে। তিল গছৰ পাত আৰু শিপা থেতেলি চুলিত ঘঁহিলে উভয় দিশতে উপকাৰ পাব পাৰি বুলি কোৱা হৈছে। তিলত পোৱা কেইবিধমান পদাৰ্থ হৈছে প্ৰটিন, অমেগা 6 ফেটি এচিড, আঁহ, কেলছিয়াম, মেগনেছিয়াম, ফসফৰাছ, আইৰণ, পটাছিয়াম, জিংক, ভিটামিন এ, ভিটামিন বি যৌগ, ভিটামিন চি, ভিটামিন ই, এণ্টিঅক্সিডেণ্ট ইত্যাদি।

জ্ঞান বিজ্ঞান শুনিলে অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই। আপোনাৰ ওচৰৰ পুখুৰী খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰি বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

0: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়িছো আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়বলে। মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলর নির্ভরযোগ্য বাতৰিৰ সৈতে আমার ওয়েবসাইট আকাশবাণী .gov.in-ত। নতুন ভারত, ন রূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই মনজিত গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰ আধাৰশিলা স্থাপন কৰিব। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত অট্টালিকা ক্ষতি কৰাৰ ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰাথমিক পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকক নেতা শৈলী ৰাখি হৈছে। বিশ্বৰ ব্যক্তিগতকৰণ সন্দৰ্ভত একাংশ সংবাদ প্ৰকাশ পোৱা বাতৰি ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। আৰু ছত্ৰিক চাইডাছ ডেণ্টিভিটি আৰু চিৰাগ ছেত্ৰীৰ যোগে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে।
4: বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে দুয়োখন দেশে বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পেৰিছৰ স্বামীনাৰায়ণ হিন্দু মন্দিৰ মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰতিৰক্ষাৰ পৰা মহাকাশ আৰু জলবায়ু কাৰ্যসূচীলৈকে দুয়োখন দেশ একেলগে আগবাঢ়ি গৈছে। দুয়োখন দেশে এইবাৰ ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষ পালন কৰে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দীৰ্ঘদিনীয়া সাংস্কৃতিক আৰু ৰাজনৈতিক সংযোগৰ শক্তিশালী ভেটিৰ বাবে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্ব অতি বিশেষ।
5: বিতে বৰ্ষো মে ভাৰত আৰু ফ্ৰান্স কে সম্বন্ধ নই উচাইও তক পহঁচে হে। মেৰে মিত্ৰ প্ৰেজিডেণ্ট মেক্ৰো কে সাথ মিলকৰ দোনো দেশ এক স্পেশাল গ্লোবল স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ বনা ৰহে। টেকনোলজি, AI আৰু ডিফেন্স সে লেকৰ স্পেচ और क्लाइमेट एक्शन तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को इंडिया फ्रांस ईयर ऑफ इनोवेशन के रूप में भी सेलिब्रेट कर रहे हैं।
4: প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ফ্ৰান্সত ভাৰতীয় সেনাৰ ত্যাগৰ কাহিনী ইতিহাসে বহন কৰিছে। তেওঁ কয় যে ভাষাৰ প্ৰতি আগ্ৰহীসকলে ফ্ৰান্সৰ পণ্ডিতসকলে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে অৱগত। ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ সন্দৰ্ভত ৰোমেইন ৰোলাণ্ডৰ লেখাই দুয়োখন সমাজকেই আৰু ওচৰ চপাই আনিছিল বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত সংযোগ স্থাপনত যোগ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে। আইফিল টাৱাৰৰ সন্মুখত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰতিচ্ছবিসমূহে দেশখনত যোগৰ জনপ্ৰিয়তাকে সূচায় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। শ্ৰীৰাধাকৃষ্ণণে পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰিব। অসম ভ্ৰমণ সামৰি উপ ৰাষ্ট্ৰপতিগৰাকী আজি

মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ সোসোথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইএনএ সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভাৰ বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পলো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। শ্ৰীৰাধাকৃষ্ণনে কালি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। ইয়াৰ আগেয়ে তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ লগতে অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত তথা ঘটনাস্থলী পৰ্যবেক্ষণৰ পাছতেই এই সিদ্ধান্ত লোৱা হয়। এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। ইপিনে যোৱা নিশা আৰু এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু ধ্বংসাৱশেষৰ মাজত কোনো লোক আবদ্ধ হৈ আছে নেকি সেয়াও সন্ধান কৰি থকা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নি নিৰ্বাপক সেৱা, দিল্লী আৰক্ষী আৰু অন্যান্য সংস্থাসমূহে নিৰন্তৰ কাম কৰি আছে। দিল্লীৰ মেয়ৰ প্ৰৱেশ ৱাহিয়ে কয় যে 4 মহলাতকৈ অধিক উচ্চতাৰ অবৈধভাৱে নিৰ্মাণ কৰি থকা সকলোবোৰ নিৰ্মাণ কাৰ্য তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হ'ব। এই ক্ষেত্ৰত কোনো বিষয়া দায়বদ্ধ বুলি চিনাক্ত হ'লে তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মেয়ৰগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয় বন্ধ থাকিব। মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে সত্য নিকেতন অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা আৰু ভালেমান পেয়িং গেষ্ট বন্ধ হৈ যোৱাৰ ফলত শিক্ষাৰ্থীসকলক মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠাতেই সাময়িকভাৱে থকাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে আৰ্যভট্ট মহাবিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলক সাময়িকভাৱে থকাৰ ব্যৱস্থা কৰাৰ বাবে আজি সকলো পাঠদান বাতিল কৰা হৈছে। উল্লেখ্য যে সত্য নিকেতন অঞ্চলত কালি বিয়লি এটা কেইবামহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত 6জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে স্থানীয় লোকৰ সৈতে সোধা পোছাৰ অন্তত প্ৰকাশ কৰা মতে অট্টালিকাটো প্ৰায় 40-50 বছৰ পুৰণি আছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোৰ তলৰ ভাগত মেৰামতিৰ কাম চলি আছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই ঘটনাত শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দোহাৰ পৰা অহা 2জন যাত্ৰীৰ পৰা প্ৰত্নতাত্বিক তাৎপৰ্য থকা 484টা ৰূপৰ মুদ্ৰা আৰু এটা সোণৰ মুদ্ৰা শুল্ক বিভাগে জব্দ কৰিছে। বিভাগৰ আনুষ্ঠানিক বিবৃতি অনুসৰি যোৱা 2 ছেপ্টেম্বৰত যাত্ৰী দুজনক শুল্ক বিষয়ে আটক কৰে। তেওঁলোকৰ সামগ্ৰী পৰীক্ষা কৰি 47 লাখ টকাৰ প্ৰায় 21 কিলোগ্ৰাম সোণ আৰু ৰূপৰ মুদ্ৰা উদ্ধাৰ কৰি জব্দ কৰা হয়। উদ্ধাৰ হোৱা ৰূপৰ মুদ্ৰাবোৰত প্ৰত্নতাত্বিক তাৎপৰ্য থকা বুলি ভাৰতৰ প্ৰত্নতাত্বিক জৰীপৰ দ্বাৰা প্ৰকাশ পাইছে। 1962 চনৰ শুল্ক আইনৰ 110 ধাৰাত সামগ্ৰীসমূহ জব্দ কৰি অধিক তদন্ত অব্যাহত আছে বুলি বিভাগে জানিবলৈ দিয়ে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ ব্যক্তিগতকৰণ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত প্ৰতিষ্ঠানটোৱে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ইছৰোৱে কয় যে প্ৰতিষ্ঠানটোক ব্যক্তিগতকৰণ কৰা নহয় আৰু ইয়াৰ গুৰুত্বও কমি নাযায়। বিবৃতিত লগতে কোৱা হৈছে যে মহাকাশত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ লক্ষ্য হৈছে ইছৰোৱে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পৰৱৰ্তী প্ৰজন্মৰ ওপৰত আৰু অধিক শক্তিশালীভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম কৰা। আনহাতে উদ্যোগে পৰিপক্ক প্ৰযুক্তি আৰু সামৰ্থ্য বৃদ্ধি কৰে। ইছৰোৱে কয় যে মহাকাশ খণ্ডৰ সংস্কাৰৰ লক্ষ্য হৈছে ভাৰতীয় মহাকাশ পৰিৱেশতন্ত্ৰৰ বৃহৎ, শক্তিশালী আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ব্যৱস্থা গঢ়ি তোলা। সেয়েহে সংস্কাৰসমূহক ব্যক্তিগতকৰণৰ পৰিৱৰ্তে পৰিৱেশতন্ত্ৰ সম্প্ৰসাৰণ আৰু সামৰ্থ্য বৃদ্ধি হিচাপেহে চাব লাগে। ভাৰতৰ ঔদ্যোগিক আৰু প্ৰযুক্তিগত সামৰ্থ্যৰ বৃদ্ধিৰ কথা লক্ষ্য কৰি ইছৰোৱে কয় যে ইয়াৰ ফলত বৃহৎ পৰিসৰৰ উৎপাদন, বাণিজ্যিকীকৰণ, উদ্ভাৱন আৰু বিশ্ব বজাৰত প্ৰৱেশ সম্ভৱ হৈ উঠিব। ইছৰোৱে লগতে কয় যে এই পদক্ষেপৰ দ্বাৰা পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি আৰু অভিযানৰ বাবে অধিক সম্পদ আৰু বৈজ্ঞানিক জনশক্তি নিয়োজিত হ'ব। আনহাতে বহল পৰিৱেশতন্ত্ৰই সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় বিনিয়োগ, উৎপাদন ক্ষমতা আৰু পৰিসৰ প্ৰদান কৰিব। ভাৰতৰ স্বাত্বিক ছাইৰাছ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চেঞ্চেনত

0: অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটিটোৱে ফাইনেলত চীনৰ হি জিং টিং আৰু ৰেন জিয়াং ইউক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছত খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটি হিচাপে বিবেচিত হয়। সত্বিক সাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 750 খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপৰ খিতাপ দখল কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিগত কেইটামান বছৰত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি জি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। নতুন দিল্লীৰ চৈত্য নিকেতন এলেকাত অট্টালিকা খহি পৰা ঘটনাৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। ইছৰ ব্যক্তিগতকৰণ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। আৰু স্বাতিক সাইৰাজ ৰাণকি ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীয়ে চেংজিয়ানত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালীয়ে আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 20 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 7 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 11 তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:08:26 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:34:21।

গাৰ বলেৰে কেতিয়াও কোনো কাম স্থায়ী কৰিব নোৱাৰি, কথাষাৰ কৈছিল নেপোলিয়নে। আজি আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস। ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই 2023 চনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস পালন কৰিছিল। আৰক্ষী তদাৰকি আৰু জবাবদিহিতাৰ বাবে ব্যাপক কাঠামো স্থাপনৰ বাবে এক স্থায়ী আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক স্বীকৃতি দি 7 ছেপ্টেম্বৰ দিনটো আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত বিশ্বৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ আইন প্ৰয়োগকাৰীসকলৰ অপৰিহাৰ্য কামক স্বীকৃতি দিয়া হয়। এই দিনটোতে আৰক্ষী তদাৰকী আৰু জবাবদিহিতাৰ বাবে বিস্তৃত কাঠামোৰ স্থাপনৰ বাবে স্থায়ী আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়। আজি বিশ্ব ডুচেন সজাগতা দিৱস। বিশ্বৰ প্ৰতি 5,000 জন নৱজাতকৰ ভিতৰত এজন ডুচেন মাস্কুলাৰ ডিষ্ট্ৰফি ৰোগত আক্ৰান্ত হয়। বৰ্তমান সময়ত যত্নৰ মানদণ্ডৰ দ্বাৰা ডুচেন ৰোগীয়ে 30 বছৰলৈকে জীয়াই থাকিব পাৰে। বৰ্তমান সময়লৈকে এই ৰোগৰ কোনো নিৰাময়ৰ ঔষধ নাই। বিৰল ৰোগত আক্ৰান্তসকলৰ প্ৰতি অধিক বুজাবুজি আৰু সহানুভূতি বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় অভিযান, শিক্ষামূলক আঁচনি আৰু তথ্য প্ৰচাৰৰ জৰিয়তে বিৰল ৰোগত আক্ৰান্ত ব্যক্তি আৰু পৰিয়ালসমূহে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বান আৰু প্ৰয়োজনীয়তাসমূহৰ বিষয়ে সঠিকভাৱে সজাগতা সৃষ্টি কৰিবলৈ এই দিৱসটি উদযাপন কৰা হয়। শিশুৰ বিৰল ৰোগসমূহৰ ভিতৰত অন্যতম বুলি স্বীকাৰ কৰি সাধাৰণ পৰিষদে 2024 চনৰ পৰা আৰম্ভ কৰি প্ৰতিবছৰে 7 ছেপ্টেম্বৰ দিনটো ৰাষ্ট্ৰসংঘই বিশ্ব ডুচেন সজাগতা দিৱস হিচাপে পালন কৰে। প্ৰতিবছৰে 7 ছেপ্টেম্বৰ দিনটো নীলা আকাশৰ বাবে বিশুদ্ধ বায়ু দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোত বিশ্বৰ জনসাধাৰণৰ মাজত স্বাস্থ্য, উৎপাদনশীলতা, অৰ্থনীতি আৰু প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে সজাগতা আনিবলৈ চেষ্টা কৰা হয়। বায়ুৰ বিশুদ্ধকৰণৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আৰু সফলতাৰ কথাসমূহ আলোচনা কৰা হয়। ধেমাজি জিলাত প্ৰথমগৰাকী কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিল বিপিন চুতীয়াই, আৰু ইয়াৰ পাছতে কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰিছিল ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা চৌধুৰী গাৰুদিয়াই। শ্ৰেণীকোঠাত পাঠদানৰ গুৰুত্ব সম্পৰ্কে আমাক আজি কৈছে বিনীতা।

0: চৌধুৰী গাৰুদিয়াই
1: শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে প্ৰথমে এটা হাঁহিৰে সোমাব, বেছিকে হাঁহি, বৰ ডাঙৰ হাঁহি নহয়, বেছিকে হাঁহিৰে সম্ভাষণ জনাব, নহয় জানো, তেওঁলোকে সম্ভাষণ জনাব, আপুনি প্ৰতি সম্ভাষণত কিবা এটা ক'ব লাগিব তেহেঁতক, বাকী ইহঁতৰ অলপ বডি লেংগুৱেজটো আপুনি ষ্টাডি কৰিব পাৰিব লাগিব, ঠাণ্ডা যদি হয় কেনেকুৱা ফিল কৰিছে, সেই প্ৰথম যিটো আমি প্ৰিপেৰেশ্যন বুলি কওঁ ক্লাছটোৰ প্ৰতি, আমি প্ৰিপেৰেশ্যন হ'ব লাগিব, নহয় জানো, প্ৰিপেয়াৰ্ড হ'ব লাগিব, হয় নহয়, সেই কথাটো অলপ মন কৰিব লাগিব, পোনেই গৈ পাঠটো আৰম্ভ নকৰি সিহঁতৰ মনটো বুজিবলৈ চেষ্টা কৰিব লাগিব অলপমান, তাৰপিছত আপুনি পাঠটো আৰম্ভ কৰক, আপুনি এনেকুৱা কৰিব লাগিব, আমি মই শিক্ষক হিচাপে কৈছোঁ, মই গ্ৰাছৰুট লেভেলৰ পৰাই শিক্ষক আচলতে, মই অধ্যক্ষা বুলি কোৱা নাই, গতিকে আমি কৰিছিলোঁ যে আমি কোনখিনি কি পঢ়াম, আমাৰ পইণ্টটো কি হ'ব, এসময়ত লেকচাৰ মাৰি লাভ নাই, সেই পইণ্টটোৰ বিষয়ে আপুনি বিশেষভাৱে নিজেও ক্লিয়াৰ হ'ব লাগিব, সিহঁতে বুজি পাব নালাগিব যে আপুনি এইটো পঢ়াবলৈ লৈছে, কিন্তু যেতিয়া আপোনাৰ শেষ হ'ব পাঠটো তেতিয়া সিহঁতে বুজিছে যে অ' টিচাৰে নাইবা বাইদেৱে নাইবা শিক্ষকে আমাক এইটো পঢ়াবলৈ লৈছে আৰু এইটো জ্ঞানহে আজি আমাক দিছে, ধৰক নিজে এটা ৰিলেশ্যন কৰিব দিব লাগে ক্লাছটোৰ প্ৰতি, একঘাৰকৈ পঢ়াওঁ যেনিবা পাঠটো, কিতাপখন খুলিলোঁ, কিতাপখন নুখোলা কৰি পঢ়াব পাৰি সেইটো কথা আমি নাভাবোঁ, কিন্তু তাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব শিক্ষকজন যে কিতাপখন নুখোলাকৈ আপুনি কেনেকৈ পাঠটো আৰম্ভ কৰিব, আমি তেনেকৈ পঢ়াইছিলোঁ, তাৰমানে আমি চকীত বহি বহি পঢ়োৱা নাই, ব্লেক বোৰ্ডখন আমাৰ সংগী আছিলে, চকলেট চিলাৰ আমাৰ সংগী আছিলে, আজিকালি হোৱাইট বোৰ্ড হ'ল, ডিজিটেল বোৰ্ড হ'ল, নহয় জানো, সেইবোৰো আমি ব্যৱহাৰ কৰিব পাৰিলোঁ বাৰু, কিন্তু ব্লেক বোৰ্ডৰ পৰা আমাৰ আৰম্ভ হৈছিল শিক্ষাদান প্ৰক্ৰিয়াটো, তাৰমানে আমি তেনেকৈয়ে আৰম্ভ কৰিছিলোঁ, যিখিনি তেওঁলোকে বলে পাৰে আৰু আপুনি নিজে গাইড হিচাপে থাকক, টিচাৰ এজন গাইড হিচাপে হ'ব লাগে, আৰু আমি পঢ়োৱা দিনৰ কথাটো বেলেগ আছিল, আমাৰ উপকৰণো কম আছিল, আজিকালি বহুত উপকৰণ হৈছে আৰু ল'ৰা ছোৱালীখিনিও আগবাঢ়ি গৈছে, তাৰ বাবে শিক্ষকসকল নিজেই যত্নৱান হ'ব লাগিব, নহয় জানো, বিনয় হ'ব লাগিব, বিনয় ভাৱটো যদি দেখুৱাব তেতিয়া সিহঁতেও বিনয় হ'ব, এইখিনি কথা অকণমান শিক্ষকে মন কৰিব, বিশেষকৈ বিষয়বস্তু কি পঢ়াব, আপুনি প্ৰি প্লেন লাগে, শিক্ষকে সদায় প্ৰি প্লেন কৰিব লাগে, প্ৰি প্লেন কৰি আপুনি বুজিব দিব নালাগে যে মই প্লেন কৰি আহিছোঁ, মই এইখিনি এইখিনি কৰি, এইটো সিহঁতক জানিব দিব নালাগে, প্লেনটো এনেকুৱা হ'ব লাগিব যে সেই ক্লাছটো আপোনাৰ প্লেন, অকল শিক্ষকৰ মুখৰ ফালে যাতে চাই নাথাকে, হাতখনো ব্যৱহাৰ কৰে, মগজটো ব্যৱহাৰ কৰে, বগা কাগজখিনিও ব্যৱহাৰ কৰে, পাঠ্যপুথিখনো ওচৰত থাকে, এইটো এটা ভাগ কৰাব লাগে, আমি তেনেধৰণে পঢ়াইছিলোঁ সহজভাৱে, মোৰ দিনতেই মই ছোৱালী ষ্টেণ্ড কৰিছিল, মোৰ বিদ্যালয় প্ৰথম জিলাখনৰ ভিতৰত প্ৰথম ষ্টেণ্ড কৰা, গতিকে গৌৰৱবোধ কৰোঁ কাৰণে আপোনাক কৈছোঁ কথাখিনি, নহয় জানো, এতিয়ালৈকে মই শিক্ষা বিষয়ৰ লগত জড়িত হৈ আছো, মই এই বয়সতো মই টিচাৰ ছিলেকশ্যন বোৰ্ডৰ মেম্বাৰ, এতিয়া আমি হেডমাষ্টাৰ ছিলেকশ্যন হৈ আছে, ফিজিকেল ভেৰিফিকেশ্যন হৈ আছে, তাৰ প্ৰক্ৰিয়াত মই মেম্বাৰ এজন, পাঁচজনীয়া মেম্বাৰৰ মই এগৰাকী মেম্বাৰ,
0: বাইদেউ আপুনি এনেকে কাম কৰি থাকক, আমাৰ ফালৰ পৰা শুভকামনা থাকিলে, আপুনি থাকক বাইদেউ এনেকৈ।
2: আমাৰ সৈতে সেয়া আছিল কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিত ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা চৌধুৰী গাৰুদিয়া। 1882 চনত বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানীৰ পৃষ্ঠপোষকতাত সাতদিনীয়া দ্বিভাষিক ভাষা আলোচনী আসাম নিউজ প্ৰকাশ পায়। ইয়াৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা। 1885 চনত এই কাকতখন বন্ধ হোৱাৰ পাছত মানিক চন্দ্ৰ বৰুৱাই আসাম নামৰ আন এখন সাপ্তাহিক কাকত আৰম্ভ কৰে। কেইবছৰমানৰ কাৰণে এই কাকতৰ ইংৰাজী অংশৰ সম্পাদনা তেখেতে নিজেই কৰিছিল। 1872 চনত মানিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাই কলিকতাত নৱনিযুক্ত গভৰ্ণৰ জেনেৰেল লৰ্ড নৰ্থব্ৰুকক লগ ধৰি অসমীয়া ছাত্ৰ সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন পত্ৰ যাচে আৰু আন ৰাজ্যৰ দৰে অসমৰ উন্নয়নৰ বাবে ৰেল পৰিবহণ সম্প্ৰসাৰণৰ বাবে অনুৰোধ জনায়। অসম ভ্ৰমণৰ পাছত এই অনুৰোধ খাৰিজ কৰে। 1903 চনত মানিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাত অসম এছ'চিয়েচনৰ জন্ম হয়। 1883 চনত গুৱাহাটী মিউনিচিপেল বৰ্ডৰ সদস্য আৰু 1884 চনত বৰ্ডৰ ভাইচ চেয়াৰমেন হিচাপে নিৰ্বাচিত হয়। এনে পদলৈ নিৰ্বাচিত হোৱা মানিক চন্দ্ৰ বৰুৱাই আছিল প্ৰথমগৰাকী অসমীয়া। তেখেতৰ প্ৰচেষ্টাতে চাপৰমুখ শিলঘাট ৰেলপথ নিৰ্মাণ হয়। 1908 চনত অসম লোকেল বৰ্ডসমূহৰ পৰা নিৰ্বাচিত হৈ পোন প্ৰথমবাৰৰ বাবে অসম বিধান পৰিষদৰ সদস্য পদ লাভ কৰে। 1909 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা মৃত্যু পৰ্যন্ত মানিক চন্দ্ৰ বৰুৱা এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। চৰকাৰে তেখেতক শিক্ষা সভা, মহিলা শিক্ষা সমিতি, কেন্দ্ৰীয় পাঠ্য পুথি সমিতি আদিৰ সদস্য পদত নিযুক্ত কৰিছিল। অসমত এখন মহাবিদ্যালয় স্থাপনৰ বাবে মানিক চন্দ্ৰ বৰুৱাই অসমৰ চীফ কমিশ্যনাৰলৈ আবেদন জনায় আৰু সেই মৰ্মে 1899 চনত এখন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ঘোষণা কৰে। সেই মৰ্মে 1901 চনৰ 27 মে'ত কটন কলেজ স্থাপিত হয়। 1912 চনত মানিক চন্দ্ৰ বৰুৱাই তেতিয়াৰ চীফ

চনৰক অসমত এখন আইন মহাবিদ্যালয় স্থাপন কৰিবৰ বাবে আবেদন জনায়। এই প্ৰচেষ্টাতে 1914 চনত আৰ্ল ল কলেজৰ আৰম্ভণি হয়। মানিক চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 1851 চনৰ 8 ছেপ্টেম্বৰত। মেধাৱী ছাত্ৰ হিচাপে জলপানী লাভ কৰি বন্ধু জগন্নাথ বৰুৱাৰ লগত কলকাতাৰ প্ৰেচিডেন্সি কলেজত বি এত নাম লগায়। 1915 চনৰ 7 ছেপ্টেম্বৰত মানিক চন্দ্ৰ বৰুৱাৰ মৃত্যু হয়। সৰ্বক্ষণ মহেশ্বৰ নায়কৰ চিন্তা চৰ্চা, অসম, অসমীয়া মাতৃভাষা আৰু অসমীয়া সাহিত্য আৰু সংস্কৃতি কেন্দ্ৰিক আছিল। এই চিন্তা কাৰ্যক ৰূপ দি তেখেতে অসম তত্ত্ব নামৰ অধ্যয়নৰ সুদৃঢ় ভেটি এটি স্থাপন কৰিছিল। জাতীয়তাবোধ আৰু বিচক্ষণতাই অসম সম্পৰ্কীয় অধ্যয়নক প্ৰাচ্যতত্ত্ব অধ্যয়নত অন্তৰ্ভুক্ত কৰিলে। গংগা উপত্যকাৰ পূব অংশক ভাৰতত্ব অধ্যয়নৰ অংশত পৰিণত কৰাত মহেশ্বৰ নায়কৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। সৰ্বভাৰতীয় পাশ্চাত্য অধিৱেশনত অসম বিষয়ক বিভিন্ন গৱেষণা পত্ৰ, অসমত পাঠ সমীক্ষা তত্ত্ব পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা শিক্ষাবিদগৰাকী আছিল মহেশ্বৰ নেওক। 1974 চনত অসম সাহিত্য সভাৰ মঙলদৈ অধিৱেশনৰ সভাপতিৰূপে তেখেতে পাঠ সমীক্ষা পদ্ধতিৰে শুদ্ধ ইতিহাস প্ৰণয়নৰ বক্তব্য আগবঢ়ায়। 1972 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। অসম সাহিত্য সভাৰ সদস্য মহিয়ান সন্মান আগবঢ়োৱা হৈছিল 1988 চনত। শংকৰদেৱ বঁটা আগবঢ়োৱা হৈছিল 1989 চনত। সংগীত নাটক একাডেমীৰ জলপানী আগবঢ়াইছিল 1995 চনত। মহেশ্বৰ নায়কৰ ৰচিত গ্ৰন্থসমূহ হৈছে ডাৱৰৰ সিপাৰে ধুনীয়া দেশ, পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, অসমীয়া গীতি সাহিত্য, অসমীয়া প্ৰেমগাথা, অসমীয়া সাহিত্যৰ ৰূপৰেখা, আধুনিক অসমীয়া সাহিত্য, ভক্তি প্ৰদীপ, বংশী গোপাল দেৱৰ চৰিত্ৰ, উষা পৰিণয়, আচাৰ্য সংহতি, গীতি ৰামায়ণ, কীৰ্তন ঘোষা নামঘোষা, সংস্কৃত হস্তমুক্তাৱলী, সঞ্চয়ন, শ্ৰী ভাগৱত কথা, বিশ্ববিদ্যালয় ভাষা ভাষণ আৰু ভ্ৰমণ, বেজবৰুৱাৰ পত্ৰলেখা ইত্যাদি। মহেশ্বৰ নায়কৰ আত্মজীৱনীখন হৈছে জীৱনৰ দিশ আৰু বাণী। মহেশ্বৰ নায়ক অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একেধাৰে বুৰঞ্জীবিদ, লোক সংস্কৃতিৰ গৱেষক, কবি, প্ৰাচাত্যতত্ত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ ভিতৰৰ অন্যতম। পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য গীতৰ পৰা লোকশিল্পলৈকে, প্ৰাচাত্যতত্ত্বৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে বহল পৰিসৰত তেখেতে বিচৰণ কৰিছিল। মহেশ্বৰ নায়কে সম্পাদনা কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক বৃহৎ সংযোজন বুলি ক'ব পাৰি। শ্ৰীমন্ত শংকৰদেৱ আদি গ্ৰন্থই শংকৰদেৱক বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিছিল। বেজবৰুৱাৰ বিশাল ব্যক্তিত্বক নব্য চিন্তাধাৰাৰ সৈতে অসমীয়া সমাজত চিনাকি কৰি দিয়াত মহেশ্বৰ নায়কে মুখ্য ভূমিকা লৈছিল। মহেশ্বৰ নায়কৰ জন্ম হৈছিল শিৱসাগৰত 1915 চনৰ 7 ছেপ্টেম্বৰত। উমাজী নায়কে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোম্পানীৰ শাসনৰ বিৰুদ্ধে যুঁজ দিছিল। 1826 চনৰ পৰা 1832 চনলৈকে ভাৰতত ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল। মাৰাঠা সাম্ৰাজ্যৰ পতনৰ পাছতে উমাজী নায়কে সৰু সৈন্যবাহিনীৰ দল এটি লৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু তেখেতক ধৰিবলৈ ব্ৰিটিছ চৰকাৰে 10,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। শেষত একে সম্প্ৰদায়ৰ নানা ৰঘু চৱনৰ বিশ্বাসঘাতকতাৰ বলি হৈ উমাজী ব্ৰিটিছৰ হাতত বন্দী হয় আৰু 1834 চনৰ 3 ফেব্ৰুৱাৰীৰ দিনাখন তেখেতক ফাঁচি দিয়া হয়। উমাজী নায়কৰ জন্ম হৈছিল 1791 চনৰ 7 ছেপ্টেম্বৰত ৰামুচি সম্প্ৰদায়ত। বানু জাহাংগীৰ কয়াজী বিশ্ব স্বাস্থ্য সন্থাৰ মানৱ প্ৰজননৰ বৈজ্ঞানিক আৰু কাৰিকৰী গোট, মহিলা স্বাস্থ্য আৰু বিকাশ আৰু স্বাস্থ্য জনশক্তি আৰু উন্নয়নৰ সদস্য আছিল। মহাৰাষ্ট্ৰ চৰকাৰ, ভাৰত চৰকাৰ, বিশ্ব বেংক, ফৰ্ড ফাউণ্ডেশ্যন, UNFA আৰু ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বহুকেইটা সংস্থাৰো উপদেষ্টা আছিল। স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা অৱদানৰ কাৰণে ভাৰত চৰকাৰে 1989 চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰিছিল। 1993 চনত ৰাজহুৱা সেৱা শিতানত ৰমন মেক্সেছে বঁটা লাভ কৰিছিল বানু জাহাংগীৰ কয়াজীয়ে। বানু জাহাংগীৰ কয়াজীৰ জন্ম হৈছিল 1917 চনৰ 7 ছেপ্টেম্বৰত মুম্বাইৰ এক পাৰ্চী পৰিয়ালত। বাংলা সাহিত্যৰ বিখ্যাত কাল্পনিক চৰিত্ৰ কাকাবাবুৰ ৰচক আছিল সুনীল গংগোপাধ্যায়। ৰহস্য উদ্ঘাটনকাৰী কাকাবাবুৰ প্ৰকৃত নাম আছিল ৰাজা ৰয় চৌধুৰী। তেখেতে কাকাবাবু শৃংখলাৰ 37খন উপন্যাস লিখিছিল। সুনীল গংগোপাধ্যায়ৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিত ফৰিদপুৰত 1934 চনৰ 7 ছেপ্টেম্বৰত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ লণ্ডনত দ্বিতীয়খন ঘূৰণীয়া মেজমেল আৰম্ভ হৈছিল 1931 চনত। এই মেজমেলত যোগদান কৰিছিল মহাত্মা গান্ধীয়ে। তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হৈছিল 1956 চনত। ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হৈছিল 1533 চনত। ভাৰতীয় সমাজকৰ্মী আৰু গান্ধীবাদী ইলা ৰমেশ ভাটৰ জন্ম হৈছিল 1933 চনত। শিশু সাহিত্যিক এণ্ডি খুৰা ডক্টৰ নগেন দত্তৰ জন্ম হৈছিল 1924 চনত। চলচ্চিত্ৰ নিৰ্মাতা মুকুন আনন্দৰ মৃত্যু হৈছিল 1997 চনত। মীনা মাংগেশকাৰ ওৰফে মীনা খাদিকাৰৰ জন্ম হৈছিল 1931 চনৰ 7 ছেপ্টেম্বৰত। ৰাষ্ট্ৰীয় পুষ্টি

0: সপ্তাহ এক ছেপ্টেম্বৰৰ পৰা সাত ছেপ্টেম্বৰলৈ উদযাপন কৰা হয়। আজি অন্তিমটো দিন।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ।
4: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। উপৰাষ্ট্ৰপতিৰূপে প্ৰথমবাৰলৈ অসমলৈ আহিছে চি পি ৰাধাকৃষ্ণন। গীতানগৰ মহাবিদ্যালয় সোণালী জয়ন্তী সমাৰোহত চি পি ৰাধাকৃষ্ণন উদাত্ত ভাষণ, লাচিতৰ বীৰত্ব দেশপ্ৰেমৰ সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰেৰণাৰ উৎস। গীতানগৰ কলেজত মুখ্যমন্ত্ৰীয়ে ক'লে, আমাৰ আদৰ্শ হ'ব নোৱাৰে ধ্বংসমুখী, হ'ব লাগিব সৃষ্টি। 1700 নতুন মুখৰ অন্তৰ্ভুক্তি হ'ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত। দুই এদিনতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সম্ভাৱনা। 534 কোটিৰে অসম চৰকাৰৰ অভিলাষী আঁচনি। ডিব্ৰুগড়ৰ নামদাং বনাঞ্চলত স্থাপন হ'ব ছাফাৰী উদ্ধাৰ কেন্দ্ৰ। হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত মাজুলীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন। চিকিৎসক, নাৰ্ছ, আন্তঃগাঁথনিৰ অভাৱেৰে জৰ্জৰিত এম চি এইচ। 9-10-11 অক্টোবৰত অনুষ্ঠিত হ'ব গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত এ পি এছ চিৰ মূল পৰীক্ষা। নিজ গৃহতে দিন দুপৰতে হাত ভৰি বান্ধি ছাত্ৰক নৃশংস হত্যা, ক্ষেত্ৰীত ভয়ংকৰ ঘটনা। ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা, 6 মহিলা পেয়িং গেষ্ট ভাঙি আবদ্ধ বহু শিক্ষাৰ্থী। খেলৰ পিছত চাইনা মাষ্টাৰ্ছ 2026ৰ বেডমিণ্টন টুৰ্ণামেণ্টত ইতিহাস গঢ়ি চেম্পিয়ন খিতাপ অৰ্জন কৰিছে সত্বিক আৰু চিৰাগে। দিলীপ ট্ৰফীৰ ফাইনেলত ঈশান কৃষ্ণৰ পৰাজিত 111 ৰাণ। প্ৰথম দিনা পূব মণ্ডলৰ সংগ্ৰহ 385 ৰাণ 4 উইকেটৰ বিনিময়ত। মহিলা এছিয়া কাপ ক্ৰিকেটত মেচৰ শ্ৰেষ্ঠ খেলুৱৈ শ্ৰী চৰণী। ভাৰতৰ স্পিনৰ গুণত বিধ্বস্ত হ'ল পাকিস্তান। প্ৰিয় শ্ৰোতা, আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোকে ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰাই লিমানতে সামৰিছোঁ। নমস্কাৰ।

0: তা ধরার।
1: আকাশবাণী গুয়াহাটি, মোর সঙ্গীত যাত্রা। অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।
2: আপুনি কলেজত পঢ়ি থাকোঁতেই ৰেডিঅ'ৰ নিয়মীয়া শাখাৰ শিল্পী হ'ল?
3: নিয়মীয়া শাখাৰ কলেজত নহয়, মই কলেজত, মই 1968 চনত মানে ৰেডিঅ'ত নিয়মীয়া শিল্পী হৈছোঁ।
2: তাৰ আগৰ ইমান বছৰ ৰেডিঅ'ত,
3: আগৰ মই বহুত বছৰ ৰেডিঅ'ত গোৱা নাছিলোঁ। আৰু এইখিনিতো এটা কথা আছে, ৰেডিঅ'ত গোৱাৰো এটা আহিবলৈ মানে সুযোগ পোৱাটো এটা, ইয়াৰো এটা বিশেষ কথা আছে। আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত খগেন মহন্তদেৱ আমাৰ ওচৰতে আছিলে, আমাৰ ইটো চুবুৰীত আছিলে, বিপৰীতমুখী চুবুৰীতে আছিলোঁ সেইখিনি সময়ত। আৰু বিশেষকৈ খগেন মহন্তৰ ঘৰতে আড্ডাটো হয়, গানৰ আড্ডা হয়। হিৰুদাও আহে আৰু কেশৱ মহন্ত ছাৰটো আছেই। তেতিয়াই খগেন মহন্তই ক'লে যে, কুলো তুমি ৰেডিঅ'ত কিয় অডিশ্যন নিদিয়া? মই বোলো ৰেডিঅ'ত আৰু কি অডিশ্যন দিম, বোলে নহয় দি দিয়া তুমি, বাকীখিনি মই কাম কৰিম। তেতিয়া ৰেডিঅ'লৈ আহি খগেন মহন্ত, তেতিয়া ৰেডিঅ'ত খগেন মহন্ত তেখেতে কাম কৰিছিলে, তেখেতে ইয়াৰ পৰা ফৰ্ম চৰ্ম নি মেলি মোক ক'লে যে, ক'লে তুমি ফৰ্ম চৰ্ম ফিল আপ কৰা আৰু তোমাৰ অডিশ্যন কেতিয়া হয় মই জনাই দিম। তেখেতে ফৰ্ম চৰ্ম আনিলে, মই ফিল আপ কৰিলোঁ, কৰি পেলাই দিলোঁ। অডিশ্যনৰ তাৰিখো আহিলে, তাৰিখ দিলোঁ, ৰিজাল্টো আনকি খগেন মহন্তই তেখেতেই লৈ গ'ল। দেখোঁ কিন্তু ৰেডিঅ'তহে গান গোৱা বুলি নাছিলোঁ। এই 1968 চনৰ পৰা নিয়মীয়া হিচাপে এতিয়ালৈকে
2: গান গাই আছোঁ। কলেজৰ কথাত এৰিছিলোঁ, কলেজৰ সময়ত আপোনাৰ সংগীত চৰ্চা আৰু কেনেকুৱা আছিল?
3: কলেজত থকা সময়ত যথেষ্ট গান চান গাইছিলোঁ, বিশেষকৈ নানা অনুষ্ঠানত গাইছিলোঁ। আৰু সেইখিনি সময়তে জয়ন্ত হাজৰিকাকো লগ পালোঁ, দুষ্ট হৈ বনোৱা আছিলে, আৰু ভালেখিনি অসমৰ বহু শিল্পীক লগ পালোঁ কলেজত থাকোঁতে। কিন্তু বহুত গীত গালোঁ, বিশেষকৈ অন্য অনুষ্ঠানবিলাকত, বাহিৰলৈকো গৈছোঁ তেনেকৈ গাবলৈ।

0: কলেজত থাকোঁতে আপুনি যিবিলাক গান গাইছিলে সেইবিলাক কোনে লেখা কোনে সুৰ কৰা?
1: তেতিয়া অৱশ্যে মই মানে কিছু গীত নিজে লিখিছিলোঁ, নিজে লিখাই নিজে সুৰ কৰা গাইছিলোঁ।
0: আৰু বেলেগ গীতিকাৰ কাৰ গান আছিল?
1: বেলেগ গীতিকাৰৰ তেতিয়া গোৱা নাছিলোঁ, তেতিয়া নিজে লিখি পেলাই নিজে লিখি গাইছিলোঁ। তেতিয়া
0: ৰেডিঅ'ত যেতিয়া আপুনি গান আৰম্ভ কৰিলে আকাশবাণী গুৱাহাটীত, তেতিয়াৰ পৰা আপুনি বেলেগ গীতিকাৰৰ গান?
1: বেলেগ গীতিকাৰো গাইছোঁ।
0: ৰেডিঅ'ৰ কথা কওকচোন।
1: মই 1968 চনত ৰেডিঅ'ত গান গাবলৈ সুবিধা পালোঁ। তেতিয়াই সুৰাকাৰ জিতেন দেৱ, হেমেন হাজৰিকাদেৱ আৰু পুৰুষ দা আছে, মুকুল দা, তেখেতসকলক লগ পালোঁ। আৰু তেখেতসকলে মোক গানবোৰ দিছিলে, বিভিন্ন সুৰৰ গান দিছিলে। আৰু গীতিকাৰ হিচাপে বহুতক লগ পালোঁ, শ্ৰদ্ধাৰ কেশমন্তদেৱ, নিৰ্মল ভৱৰলৈ, তেখেতসকলৰ গীতবিলাকে গাইছিলোঁ ৰেডিঅ'লৈ আহি পেলাই। আৰু প্ৰথম যিটো মোৰ অনুষ্ঠান হৈছিলে ৰেডিঅ'ৰ নিয়মীয়া শিল্পী আছে, প্ৰথম যি তেতিয়া গাইছিলোঁ কেশৱ মহন্তদেৱৰ এটি গীত, নিৰ্মল ভৱৰলৈ গীত গাইছিলোঁ।
0: ৰেডিঅ'ত গোৱাৰ আগলৈকে আপুনি নিজে সুৰ কৰা নিজে লেখা গীত গাইছিলোঁ?
1: গাইছিলোঁ।
0: ৰেডিঅ'ত আহি বেলেগ সুৰকাৰৰ গান বেলেগ গীতিকাৰ
1: গাইছিলোঁ।
0: এই পাৰ্থক্যটো আপুনি কেনেদৰে গ্ৰহণ কৰিছিলে?
1: সদায় নিজৰ সুৰৰ এটা গতি থাকে, মানে যেন অকণমান তাৰ পৰা এৰাই আহিবৰ কাৰণে বাকী অন্য গীতিকাৰৰ সুৰকাৰৰ গানবিলাক লৈছিলোঁ। তেতিয়া অলপ ডিফাৰেঞ্চ এটা হয় গানবোৰ, অলপ পৃথকভাৱে চাব পাৰি। মোৰ বেছিভাগ গান অৱশ্যে মই নিজেই সুৰ কৰোঁ, এতিয়াও নিজৰ সুৰেৰে বেছিভাগ গীত গাইছোঁ। সেইবোৰ গীত মই বিশেষকৈ গীতিকাৰবিলাকক মই শুনাওঁ, গীতবোৰ কিন্তু মই তেখেতসকলৰ পৰা আনো। তো কেশৱমোহন ছাৰৰ পৰা আনিলোঁ, নিৰ্মল ভৱৰলৈৰ পৰা আনিলোঁ, সতীশ দাসৰ, তেখেতো স্বনামধন্য শিল্পী, ইয়াৰ আমাৰ আকাশবাণীতে কাম কৰিছিলে, তেখেতৰ গীতবিলাকো আনো, তফজুল আলী ছাৰৰ, তেখেতসকলৰ গীতবিলাক আনো, আনি মই সুৰ কৰি তেখেতসকলক শুনাওঁ। কেতিয়াবা আকৌ মোৰ সুৰৰ ওপৰতো তেখেতসকলক কওঁ যে এনেকুৱা এটা গীত আপুনি কৰি দিব পাৰিব নেকি। তেতিয়া সকলোৱে আমি একেলগে বহি পেলাই তেনেকৈ লিখিছোঁ। সুৰৰ ওপৰতো মই বহুতখিনি গীত কৰিছোঁ।
0: ৰেডিঅ'ত যিসকল সুৰকাৰক লগ পাইছিল, তাৰ আপোনাৰ মনত পৰা সুৰকাৰ কোন আছে, কাৰ সুৰৰ গান আপুনি বেছিকৈ গাইছিলে?
1: মুকুল দাৰ গাইছিলোঁ, মুকুল দাৰ বেছি গাইছিলোঁ।
0: সুৰকাৰ হৈছে মুকুল বৰুৱাই, আপোনাক কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল আপোনাৰ ওপৰত?
1: মই ক'বলৈ গ'লে মুকুল দাৰাই শিল্পীৰ সৃষ্টি কৰি গৈছে। এইকাৰণেই কৈছোঁ যে মুকুল দাই কোনজন শিল্পীয়ে কেনেকুৱা ধৰণৰ গীত গাব পাৰে, কেনেকুৱা ধৰণৰ গীত গালে শুৱাব, সেইটো বিষয়ে খুব লক্ষ্য কৰিছিলে। আৰু সেইকাৰণে তেওঁ এনেকুৱা গীতবোৰ বাছি দিছিলে যে এই গীতটো অমুকেহে গাব পাৰিব, তেনেকুৱা ধৰণৰ শিল্পীবিলাকক তেওঁ বাছি দিছিলে। এইটো বৰ মই সদায় উপলব্ধি কৰোঁ যে মুকুল দা এজন মানে এনেকুৱা এজন সুৰাকাৰ যিগৰাকীয়ে শিল্পীৰ সৃষ্টি কৰি গৈছে।
0: আৰু তেখেতৰ সুৰত গোৱা আপোনাৰ বিখ্যাত গান ক'তো?
1: তেখেতে প্ৰথম এটি গীত গাইছিলোঁ, জোনাক নামি অহা দেখিছিলোঁ মই তোমাৰ

0: ৰে জোনাত নামি অহা দেখিছিলো মই তোমাৰ চকুৰ নিজৰাৰে। এইটো গীত গাইছিলো।
1: গীতিকাৰ কোন আছিলে?
0: ইদ্ৰিছ আলী, তেখেতৰ গীত আছিলে। এইটো গীত প্ৰথম সুৰ হৈ আছিলে।
1: আপুনি কোৱা আৰু এটি বিখ্যাত গান আছিল, মই যেন এটা বাটৰুৱা।
0: এইটো গীত সুৰ অৱশ্যে ময়ে কৰিছিলোঁ আৰু গীতটো লিখিছিলে শ্ৰদ্ধাৰ কেশৱ মহন্ত ছাৰে, তেখেতে লিখি দিছিলে। এইটো গীতটো মই বাণীবদ্ধ কৰিছোঁ, ৰেডিঅ'ত প্ৰথমতে গাইছোঁ, প্ৰথমতে ৰেডিঅ'ত গাই তাৰপিছত মই গ্ৰামোফোন ৰেকৰ্ড কৰিছোঁ।
1: এই গীতটো সুৰত লিখি দিছিল নে?
0: সুৰতে লিখি দিছে।
1: এই সুৰটো আপোনাৰ মনলৈ কিয় আহিল, কেনেকৈ আহিল?
0: সুৰে কেতিয়াবা খেলি থাকে মনটোত, মানে আৰু মোৰ এটা কথা আছে কি, মই হাৰমনিয়াম চাৰমনিয়াম লৈ পেলাই মই বৰ সুৰ নকৰোঁ।
1: কেনেকৈ?
0: এই বাটত আহি থাকোঁ যে সুৰিয়ে সুৰে আহি থাকোঁ, কেতিয়া মনলৈ আহিলে সেই সুৰটোৱে খুদুৱাই থাকে। আহিলে তেতিয়া বোলে এইটো সুৰৰ কাৰণে ছাৰৰ তালৈ যাওঁ বা যিকোনো এজন মই ভাল পোৱা তেখেতলৈ যাওঁ। তেতিয়া কেশৱ মহন্ত ছাৰটো আমাৰ ঘৰৰ ওচৰতে আছিলে, সুধিলোঁ বোলে এনেকুৱা এটা গীত, আৰু তেতিয়া বোলে এইটো অলপমান অলপমান হেৰি ধৰণৰ ভাৱ, অলপ প্ৰকাশটো অলপ বেলেগ ধৰণৰ। তেতিয়া এই

0: গানটো লিখে আৰু এনেকুৱাকৈ লিখিলে সেই গীতটোৰ ওপৰত এই সুৰটো কৰিছিল মই যেন এটা বতৰুৱা
1: অকণমান গুণগুণাই
0: মই যেন এটা বতৰুৱা যোৱা।

0: আৰু গানটো ইমান ধুনীয়াকৈ লিখি দিলে, মানে সঁচাকৈ এজন বাটৰুৱা যেন গৈ আছে তেনেকুৱা যেন লাগিলে। মই কি ভাবিছোঁ নাজানো, কিন্তু ঠিক যেন লিখাটোৰ ভাৱটো তেনেকৈ প্ৰকাশ পাইছে।
1: আপোনাৰ আৰু এটা গীত জুমি জুমি চোৱা তুমি, খুব জনপ্ৰিয় গীত,
0: এটা জুনু, এইটো গীত লিখিছিলে আমাৰ প্ৰয়াত আকাশবাণীৰে এগৰাকী শিল্পী সতীশ দাসদেৱে।
1: এইটো সুৰত লেখা নে?
0: এইটো সুৰত লিখা। এইটো গানটো লিখোঁতে মই ৰেডিঅ'লৈকে আহিছিলোঁ, সতীশ দাসক ক'লোঁ দাস মোক এটা গান লিখি দিব লাগে, এনেকৈ ৰেকৰ্ডিং আছে। বোলে কেনেকুৱা গানটো? বোলে গানটো অলপমান স্পীডি গান হ'ব, কিন্তু গানটো আপুনি লিখিব কেতিয়া? বোলে তুমি মোক কেইদিনমান সময় দিব লাগিব। সময় মানে প্ৰায় বহুকেইদিন ল'লোঁ সময়, লৈ লৈ এই গানটো শেষ হ'ল যেনিবা। আৰু ঠিক যিদিনাখনে শেষ হৈছে তাৰ কেইদিনমান পাছতে এই ৰেকৰ্ডিংটো হৈছে, তেতিয়া গুৱাহাটীতে হৈছিলে।
1: প্ৰথমে ৰেডিঅ'ত গাইছিলে? এইটো
0: প্ৰথমতে ৰেডিঅ'ত গাইছোঁ, ৰেডিঅ'ত গোৱাৰ পাছত ৰেকৰ্ডিং কৰিছোঁ।
1: এই গানটো অলপ বেলেগ ধৰণৰ আগৰ বাটৰুৱাটো, অলপ নিসংগ
0: নিসংগ,
1: এই গানটো অলপ বেছি ৰোমান্টিক
0: ৰোমান্টিক গান।
1: এই সুৰটো যে আপোনাৰ মনলৈ আহিলে, কিবা ঘটনা আছিল নেকি পিছফালে?
0: তেনেকুৱা ধৰণৰ ঘটনা নাই, এটা ভাল লগা গীত এটা লিখিও দিলে। মই সুৰটোৰ ওপৰত যেনেকৈ ক'লোঁ যে এনেকুৱা সৰু সৰু কথাখিনি মই লিখি দিবলৈ, তেতিয়া আৰু সতীশ দাসদেৱে ইমান ধুনীয়াকৈ গানটো মানে ভাৱটো প্ৰকাশ কৰিছে যে মোক এদিন কৈছে বোলে এনেকুৱাকৈ লিখিলে কেনেকুৱা হ'ব। মই বোলো আপুনি লেখকচোন বাৰু, যদি সুৰে সুৰটোৱে খাপ খাটিলে কিবা হৈ যাব। আৰু ইমান ধুনীয়াকৈ লিখি দিলে, তাৰপৰা মানে এৰাই আহিব মানে মোৰ মন নগ'ল, আৰু তেনেকৈয়ে হৈ গ'ল।

0: আগতেও আপুনি এটা গান লিখাইছিল, তেনেকৈ নাচাবা আজলি ছোৱালী, এইবাৰ লিখালে জুমি জুমি চোৱা,
1: আমাৰ
0: মিল লিখা যায় নহয়।
1: অঁ মানে কি হয় এনেকুৱা হ'ল বোধ কৰোঁ যে মোক মানে সকলোৱে ৰোমেণ্টিক গান গোৱা বুলি ভাবে,
0: হয়
1: ৰোমেণ্টিক গান গাব লাগে, তেনেকুৱা যেন ভাবিয়ে নেকি তেখেতসকলে মোক এনেকুৱা গানবোৰ দিলে, মোৰ মনৰ ভাৱ দেই,
0: সুৰটোতো আপোনাৰ,
1: মোৰ সুৰটো মোৰ, কিন্তু মই তেনেকুৱা ধৰণৰ অলপমান গান গাই ভাল

0: লাগে, তেনেকুৱা এজন ভাবিয়ে নেকি তেখেতসকলে মোক এনেকুৱা গানবোৰ দিলে, মোৰ মনৰ ভাৱ দেই, যে
1: সুৰটোতো আপোনাৰ,
0: মোৰ সুৰটো মোৰ, কিন্তু মই তেনেকুৱা ধৰণৰ অলপমান গান গাই ভালো পাওঁ, অলপমান মেলডিও থাকিব লাগিব, এনেই বৰ কথাখিনি ভাল হ'ব লাগিব, যে তাৰে মই এনেকুৱা ধৰণৰ কথা নিবিচাৰোঁ যিটোৱে মানে বৰ টুলুঙা স্বভাৱৰ তেনেকুৱা মোক নালাগে, যে তাত এনেকুৱা এটা ষ্টৰিও থাকিব লাগে, এটা বিশেষ গল্পৰ দৰে থাকিলে মই ভাল পাওঁ। মই সেইখিনি কওঁ দেই, দাদা এনেকুৱা ধৰণৰ গান এটা লিখি দিবচোন, বা ছাৰ এনেকুৱা এটা গান লিখক,
1: এই গান হিচাপে কৰিছিল। এই গানটোৰ কাৰণে কি গল্প কৈছিলে?
0: এনে গল্প হিচাপে নাই, যে চৰিছে আছে নাজানো, লিখি দিলে তেনেকৈ গান এটা, একো কোৱা নাছিলোঁ, কিন্তু গানটো যেতিয়া লিখিলে সুৰত কিন্তু খাপ খাই গ'ল, খোৱাৰে তেনেকৈ হৈ গ'ল, আৰু দেখিলোঁ, পঢ়ি পেলাই দেখিলোঁ বৰ ধুনীয়া গান, সেইটোৱে ভাল লাগি গ'ল, তেনেকৈ সুৰ হৈ গ'ল, তেনেকৈ গাই দিলোঁ।
1: আৰু লগৰ যিখিনি বাদ্যযন্ত্ৰ আছিল সেইখিনি,
0: অঁ সেইখিনি, সেইটো এইকেইটা গান মই SMVT কৰিছিলোঁ, আমাৰ প্ৰাম পাণবজাৰত কৰিছিলোঁ।
1: ৰেডিঅ'ত যেতিয়া কৰে,
0: ৰেডিঅ'ৰ যিখিনি আছিলে তেখেতসকলে কৈছিল, ইয়াত থকা
1: কৈছিল নে আপুনি নিজে?
0: না, মই একো কৰা নাছিলোঁ, মই এনেই গাইছিলোঁ খালি।
1: আৰু যেতিয়া গ্ৰামোফোন ৰেকৰ্ড কৰিছিলে, তেতিয়া যন্ত্ৰ সংগীত কোনে ৰচনা কৰিছিলে?
0: তেতিয়া আছিলে এই গানটোৰ কণ্ডাক্ট কৰিছিলে, পৰিচালনা কৰিছিলে জয়ন্ত হাজৰিকাই, তেওঁ কৰিছিল দুই টিকেটে, মই যেন এটা বাটৰুৱা আৰু জুমি জুমি চোৱা তুমি, এই গীত দুটিৰ হেৰি কৰিছিলে জয়ন্ত হাজৰিকাই,
1: যন্ত্ৰ সংগীতখিনি তেওঁ ৰচনা কৰিছিলে,
0: যন্ত্ৰ সংগীত তেওঁ ৰচনা কৰিছিল।
1: জয়ন্ত হাজৰিকালৈ আপোনাৰ সম্বন্ধ কেনেকুৱা আছিল?
0: জয়ন্ত হাজৰিকাৰ কথা ক'বলৈ গ'লে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ, এইকাৰণে যে এনেকুৱা এজন শিল্পীৰ সৈতে মোৰ সান্নিধ্য লাভ কৰিলোঁ, মই নিজেই খুব সঁচাকৈ বিশেষভাৱে মই ক'ব পাৰোঁ মানে। আৰু জয়ন্ত হাজৰিকাক লগ পালোঁ যেতিয়া বৃষ্টি বুল ছবিখন, তাৰ আগতেও লগ পাইছোঁ, আমি সদায় গান চান গাই থাকোঁ, এক একখন ফাংচন
1: কেতিয়াৰ পৰা লগ পাইছিল?
0: এয়া মই চামনীয়াচৰাৰ পাছৰ পৰাই লগ পাইছোঁ, একেলগে তেওঁ কৰিছিলে প্ৰগ্ৰেম চামনীয়াচৰাত, আৰু কলেজবিলাকতো তেওঁ গাইছিলে, তাৰ লগত দোষ ধৰিবৰ ৰমানো আছিলে, তেতিয়াই লগ পাইছিলোঁ তেওঁলোকক, সেইখিনি সময়তে লগ পাইছোঁ, যেতিয়া মই কলেজত পঢ়ি আছোঁ সেইখিনি সময়তে লগ পাইছিলোঁ।
1: তেখেতৰ কোনবিলাক গুণে আপোনাক বেছিকৈ আকৰ্ষণ কৰিছিলে?
0: তেওঁ ভেৰি ছিৰিয়াছ আছিলে, আৰু গানবোৰ ইমান সুন্দৰকৈ তেওঁ সুৰ সংযোজন দিয়া, সঁচাকৈ মইতো পাহৰিব নোৱাৰোঁ, আৰু গানবোৰ সুৰ কৰি পেলাই শুনাইছিলে, সেইকাৰণে এটা দুয়োজনৰ মাজত এটা খুব নিবিড় সম্বন্ধ হৈ গ'ল, সুৰৰে হৈ গ'ল আমাৰ, আৰু তেওঁ যেনেকুৱা ধৰণৰ গীত সুৰ কৰি ভাল পায় ময়ো ভাল পাওঁ, আৰু মানে সুৰাকাৰ যিবিলাক গীতিকাৰ সেইসকলকো একেলগে লগ পালোঁ, তেওঁৰ কেশৱমন্তকো লগ পালে, বিশেষকৈ নমী প্ৰভাৱৰ লগ পালে, হেমন্ত দত্তক লগ পালে, সেইসকলৰ লগত মোৰ এটা বিশেষ সম্বন্ধ হৈ গ'ল, সেইকাৰণে আমাৰ দুয়োটাৰ মাজত অকণমান বিশেষভাৱে বন্ধুত্ব লাভ কৰিলে, আৰু বৃষ্টি বুল ছবিৰ যোগেৰে আৰু অলপ বেছিকৈ প্ৰকাশ হ'ল আমাৰ বন্ধুত্ব।
1: মানে আপোনাৰ বন্ধুত্বৰ কিছুমান চিন ৰৈ যায় নহয়, ধৰক এটা চিন আছিল আপোনাৰ কাণ দুটা পৰিচালনা কৰিলে,
0: আগৰ কেইটাও কৰিছে তেনেকুৱা নেচাবাও তেওঁ কৰিছে দুইটি গীতে,
1: আৰু তেখেতে ছবিত যেতিয়া সংগীত পৰিচালক হয় আপোনাক গান গাবলৈ মাতি নিলে বৃষ্টি ছবিত,
0: বৃষ্টি ছবিত
1: সেইখনৰ অভিজ্ঞতা শুনো।
0: বৃষ্টি ছবিখন যেতিয়া হয় তেতিয়া দেউতি বৰুৱা পৰিচালক ডিব্ৰুগড়ৰ, আৰু দেউতি বৰুৱাহঁতক মই লগ পাইছিলোঁ কুইভাৰ্ছৰ যেতিয়া ডিব্ৰুগড়ত অনুষ্ঠান আৰম্ভ হৈছিলে তেতিয়া লগ পাইছিলোঁ, আৰু দেউতি বৰুৱাৰ বৰ সুন্দৰ নাটক কৰিছিলে, তেখেতৰ নাটকবিলাক বৰ মানে বৰ প্ৰশংসনীয় আছিলে, তেতিয়াই দেউতি বৰুৱাক লগ পাইছিলোঁ, আৰু জয়শ্ৰী সংঘৰ তৰফৰ পৰা যেতিয়া এই বৃষ্টি বুল ছবিখন প্ৰযোজনা কৰা হ'ল, উলিয়াবলগীয়া হ'ল, তেতিয়াই মোৰ কথা উলিয়াইছিলে, আৰু সেই সূত্ৰে মই গান গাবলৈ সুবিধা পালোঁ, আৰু তাতেই সেইখন ছবিৰে পৰিচালনা আছিল জয়ন্ত হাজৰিকা, সংগীত পৰিচালক আছিলে, আৰু তেতিয়াই মই দুটি গীত গাইছিলোঁ, এটি গাইছিলোঁ কাৰোবাৰ, আৰু আনটো আছিলে ৰম্ভা মেনকা, ৰম্ভা মেনকা আমি দুইজনে একেলগে গাইছিলোঁ।

0: বৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে কথোপকথনত ভাগ ল'লে উৎপল দত্তই। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
2: হৈছিলে।
3: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী আৰু ডিপ্ল'মা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। ডঃ শৰ্মাই পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে।
6: অসম চৰকাৰে আমাৰ দেশৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰথমবাৰৰ বাবে কেঞ্চাৰ ট্ৰিটমেণ্টৰ সহায়ক হোৱাকৈ প্ৰটন বীম থেৰাপী কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপনৰ সিদ্ধান্ত লৈছে। এই প্ৰটন বীম থেৰাপীৰ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে 600 কোটি টকাৰ ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ সমগ্ৰ বিশ্বত 100টাতকৈও কম প্ৰটন বীমৰ চেণ্টাৰ আছে। ভাৰতত 2টা আছে আৰু 3য় চেণ্টাৰ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অহা 3টা বছৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব।
5: অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.inৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া FCক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গঁড়, নাহৰফুটুকী আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী, পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি শ্ৰীমল্ল বৰুৱাই প্ৰকাশ কৰে। তেওঁ কয় যে লোকনিৰ্মাণ বিভাগে মুঠ 536 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব।

অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনামতে 2026 চনৰ 1 জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 পঞ্জীয়নভুক্ত ভোটদাতা আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

হেমন্ত দত্তৰ গীতৰ কথাৰে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনো আহক পুৰুষোত্তম দাসৰ গীতৰ কথাৰে মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

0: মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পুৰুষোত্তম দাসৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী মিহিৰ বৰদলৈ, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ।

নির্মল প্রভা বৰদলৈৰ রচনাৰে মিহির বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক তৰুলতা দেৱীৰ কণ্ঠত কেশৱ দত্তৰ রচনাৰে এই গীতটি, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

তৰুলতা দেৱীকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ দত্তৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আৰিফুল হকৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা আব্দুল কাদিৰ আহমেদৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

আব্দুল কাদির আহমেদৰ কথাৰে আৰিফুল হকৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মানস বৰাৰ কণ্ঠ প্ৰাথমিক গীত, বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত অৰোৰা অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানত গ্ৰাম সেৱক ভূপেশ বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ুৰোগৰ আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে ডাক্তৰ দীপক শৰ্মাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থী আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ঝৰ্ণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

আজি নিশা 9:30 বজাত কামাখ্যা সভাপণ্ডিত রচিত নাটক এক প্রহরৰ খেলা, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM ৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ, অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰী প্ৰকাশ, বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰৰ প্ৰকাশ, বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান আৰু সাত্বিক ছাইৰাজ ৰনকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী আৰু ডিপ্ল'মা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যৰ মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। ডঃ শৰ্মাই পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে।
1: অসম চৰকাৰে আমাৰ দেশৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰথমবাৰৰ বাবে কেঞ্চাৰ ট্ৰিটমেণ্টৰ সহায়ক হোৱাকৈ প্ৰটন বিম থেৰাপী কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপনৰ সিদ্ধান্ত লৈছে। এই প্ৰটন বিম থেৰাপীৰ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে 600 কোটি টকাৰ ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ সমগ্ৰ বিশ্বত 100টাতকৈও কম প্ৰটন বিমৰ চেণ্টাৰ আছে। ভাৰতত 2টা আছে আৰু তৃতীয় চেণ্টাৰ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অহা 3টা বছৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব।
0: অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্যও পাঠ কৰোৱায়।
2: At the state level, the expansion of healthcare infrastructure in Assam since 2021 has been remarkable. The number of medical colleges in Assam has more than doubled, 7 in 2021, and today it is 15. Another 9 medical colleges are currently under construction. For the first time, Assam maternal mortality rate is below the national average. That is another milestone that you have achieved. Inaugurated by our Honorable Prime Minister Shriman Narendra Modi ji in April 2023, AIIMS Guwahati started functioning as the first AIIMS of the entire Northeast. That is another milestone. Assam has pioneered a 3-tier cancer care network across the state. I have been informed that Assam is also setting up the first proton beam therapy center for advanced cancer treatment. I appreciate and congratulate the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma ji, and his entire team for taking such initiatives in improving the healthcare facilities in Assam.

উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছোছোথাম পেৰ্থিকৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইএনএ সংগ্ৰহালয় আৰু যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দমিপল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গড়, নাহৰ ফুটুকি আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী আৰু পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি শ্ৰী মল্লবৰুৱাই প্ৰকাশ কৰে। তেওঁ কয় যে লোক নিৰ্মাণ বিভাগে মুঠ 534 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.inৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী আৰু দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ কথা। কাইলৈ শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ চিচিডঙানীৰ মেৰাচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়। মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ মধ্য চিচিংটঙানী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জলডোবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপত্ৰ প্ৰদান, পূৰ্বৰ গাঁওসভাৰ জৰিয়তে দিয়া ম্যাদী পত্ৰৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেগুকে ধৰি মিচিং জাতীয় দল সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ
এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ

0: তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ 1 জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে 10,06,962 গৰাকী মহিলা, 9,53,350 গৰাকী পুৰুষ আৰু 308 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয় যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে 1,056। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে খচৰা ভোটাৰ তালিকাত মুঠ 56,871 গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুঠ 30,650 গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ 1,58,670 গৰাকী ভোটদাতাৰ গণনা পত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকাই কালি জাগীৰোড চহৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে চহৰখনত নতুনকৈ গঢ়ি তোলা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰেলৱে উৰণহেতুৰ ষ্ট্ৰীট লাইট, ডাষ্টবিন আৰু ৰাজহুৱা প্ৰস্ৰাৱগাৰ মুকলি কৰে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীহাজৰিকাই কয় যে অনাগত দিনত অঞ্চলটোত অন্যান্য কল্যাণকামী প্ৰকল্প ৰূপায়ণৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জাগীৰোড সমষ্টিত ৰাজ্যৰ অন্যতম উন্নত সমষ্টি হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত বহমপুৰৰ বিধায়ক জিতু গোস্বামী আৰু মৰিগাঁৱৰ আয়ুক্ত সৃষ্টি সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে শেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত চীনৰ হি জিটিং আৰু ৰেন জিয়াং ইউক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছৰ খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটি হিচাপে বিবেচিত হয়। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ এয়া হৈছে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 715ৰ খিতাপ দখল কৰাৰ লগতে থাইলেণ্ড অপেনৰ ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ হৈছিল। 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলী ভিত্তিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত কালি অনুষ্ঠিত চূড়ান্ত খেলত পল' এফ চিয়ে কাৰ্পুনপুলি এফ চিক 1-0 গলত পৰাস্ত কৰে। তৰুণ ক্লাবৰ 75 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতাত 20টা দলে অংশগ্ৰহণ কৰিছিল। মৰিগাঁৱৰ ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যজ্ঞৰাম নাথৰ যোৱা নিশা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। বিভিন্ন সামাজিক সাংস্কৃতিক কামৰ সৈতে জড়িত থকা যজ্ঞৰাম নাথ আকাশবাণী গুৱাহাটীৰ আবেলিৰ বেলি শীৰ্ষক এটা অনুষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত সময় অৱলোকন আগবঢ়াইছে মনজিত গগৈয়ে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কালি গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। বিয়লি তেওঁ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। দি চেণ্টিনেল কাকততো একেটা বাতৰিকে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। অৰুণাচলৰ হিম্বা হ্ৰদ খহিলে অসমতো নেপাল সদৃশ প্ৰলয়ংকাৰী বান পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাৰে আমাৰ অসম কাকতে আছুতীয়াকৈ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নাজিৰাত কালি ৰাইজৰ দলৰ পৃষ্ঠপোষকতাত বান সাহায্যৰ পৰা বঞ্চিত বানপীড়িতৰ উপস্থিতিত গণ সমাৱেশৰ আয়োজন কৰা বাতৰিটোৱে দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। একেটা বাতৰিকেই অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম নাজিৰাত হেজাৰ হেজাৰ বঞ্চিত বৰ্ণাঢ্য বিক্ষোভ। গোৱাৰ এটা অনুষ্ঠানত কালি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে 3 বছৰত ভাৰতক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি ঘোষণা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বিজেপিয়ে কেইবাখনো ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী মন্ত্ৰীসভাত 17খন নতুন মুখৰ অন্তৰ্ভুক্তি কৰিবলৈ যুঁজা চলাইছে বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ

দিছো। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ। অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰথম বীন থেৰাপীৰ ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰী প্ৰকাশ। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ত বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। আৰু বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি বিয়লি কলাক্ষেত্ৰত মানুহে মানুহৰ বাবে শীৰ্ষ সাংস্কৃতিক অনুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কামৰূপ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে কামৰূপৰ সংবাদদাতা কৌশিক দাস। আই আই টি গুৱাহাটীৰ এটি গৱেষকৰ দলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অনুদানেৰে অতি কম খৰচত ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাৰ বাবে জল পৰিশোধন প্ৰযুক্তি সাজি উলিয়াইছে। এই সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসৰ এই প্ৰতিবেদন।
2: আই আই টি গুৱাহাটীৰ এটি গৱেষকৰ দলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অনুদানেৰে অতি কম খৰচত ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাত সফল জল পৰিশোধন প্ৰযুক্তি এটি সাজি উলিয়াইছে। এই ব্যৱস্থাৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাত সফলতা লাভ কৰিছে। গৱেষকসকলে এটি ৰটেটিং এনয়ড ইলেক্ট্ৰগ'কুলেশ্যন ৰিয়েক্টৰ প্ৰস্তুত কৰিছে, যিয়ে কেইমিনিটমানৰ ভিতৰতে আৰ্চেনিকযুক্ত আৰু ফ্লৰাইডযুক্ত পানীৰ পৰা আৰ্চেনিক 98.2% পৰ্যন্ত আৰু ফ্লৰাইড 91.8% পৰ্যন্ত আঁতৰাবলৈ সক্ষম হৈছে। প্ৰাৰম্ভিক পৰীক্ষাত প্ৰদূষণৰ ঘনত্ব অনুসৰি প্ৰতি 1000 লিটাৰ পৰিশোধিত পানীৰ বাবে আনুমানিক পৰিচালন ব্যয় 18 টকাৰ পৰা 58 টকা বুলি দাবী কৰিছে। আই আই টি গুৱাহাটীৰ প্ৰফেচাৰ মিহিৰ কুমাৰ পুৰুকেট আৰু তেওঁৰ দলে চলোৱা গৱেষণাই এনে এক দ্ৰুত আৰু অধিক কাৰ্যক্ষম ৰিয়েক্টৰ কনফিগাৰেশ্যন প্ৰস্তুত কৰিছে, যিয়ে আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰাব বুলি দাবী কৰে। এই নতুন প্ৰযুক্তিয়ে অতি কম খৰচত সহজভাৱে আঁতৰাবলৈ সক্ষম হ'ব বুলি দাবী কৰে।
1: কামৰূপ জিলাৰ আমিনগাঁৱত এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চুইমিং পুল যোৱা 28 আগষ্টত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে চুইমিং পুলটো অনাগত দিনত পৰিচালনাৰ বাবে স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বিষয়ে জানো আহক আমাৰ সংবাদদাতা কৌশিক দাসৰ পৰা।
2: কামৰূপ জিলাৰ আমিনগাঁৱত এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চুইমিং পুল যোৱা 28 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে চুইমিং পুলটো আগন্তুক দিনত পৰিচালনাৰ বাবে স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াক এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। প্ৰায় 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই চুইমিং পুলটো 50 মিটাৰ দীঘল আৰু 25 মিটাৰ বহল, য'ত আছে 9টা ড্ৰাইভিং লেন। তদুপৰি 40 গৰাকী খেলুৱৈ থকা সুবিধা থকা এই চুইমিং কমপ্লেক্সটোত স্থানীয় খেলুৱৈসকলে প্ৰশিক্ষণ লোৱাৰ সুবিধা লাভ কৰিব। উদ্বোধনী অনুষ্ঠানত চুইমিং পুলৰ খেলুৱৈসকলে জিমনাষ্টিক, ৱাটাৰ ড্ৰাইভিং আৰু ৱাটাৰ পল' খেল প্ৰদৰ্শন কৰে।
1: অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত যোৱা 26 আগষ্টৰ পৰা 4দিনীয়াকৈ শিক্ষামূলক ভ্ৰমণ আৰোহণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিক্ষামূলক আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে।
2: অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত যোৱা 26 আগষ্টৰ পৰা 4দিনীয়াকৈ শিক্ষামূলক ভ্ৰমণ আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। জ্ঞান অন্বেষণ যাত্ৰাৰ বাবে 9খন বাহনৰ ফ্লেগ অফ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। কামৰূপ জিলাৰ 274খন বিদ্যালয়ৰ 274গৰাকী ছাত্ৰ ছাত্ৰীক আৰোহণ আঁচনিৰ অধীনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ বিশেষকৈ আই আই টি গুৱাহাটী, এইমছ গুৱাহাটী, বায়'টেক পাৰ্ক, বিজ্ঞান গৱেষণা কেন্দ্ৰ আদি বিভিন্ন স্থানত জ্ঞান অন্বেষণ

0: অধ্যয়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সুযোগ প্ৰদান কৰা হয়।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠান আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস।
1: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰা হৈছে চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে ৰত্নাকৰ ছবিৰ এটি গীত শুনাইছোঁ জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ কণ্ঠত।

এবার শুনোৱা হওক নীৰজ শ্ৰীধৰ আৰু জাভেদ আলীৰ কণ্ঠত এটি গীত। গীতটি লোৱা হৈছে থেংক ইউ ছবিখনৰ পৰা। সংগীত প্ৰীতমৰ, গীতৰ কথা অমিতাভ ভট্টাচাৰ্যৰ।

শ্রোতাসকলে চিত্রগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে অৰিজিৎ সিং আৰু নিকিতা গান্ধীৰ কণ্ঠৰীতি গীত। গীতটি লোৱা হৈছে ৰব্দা ছবিখনৰ পৰা। গীতিকাৰ ইৰ্ষাদ কামিল আৰু অমিতাভ ভট্টাচাৰ্য, সংগীত প্ৰীতমৰ।

শ্রোতাসকলে চিত্রগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক দাবাং টু ছবিৰ এটি গীত, সনু নিগম আৰু তুলসী কুমাৰৰ কণ্ঠত। গীতৰ কথা ইৰফান কামালৰ, সংগীত সাজিদ ৱাজিদৰ।

0: জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ দ্বৈতকণ্ঠত মিছন চাইনা ছবিৰ গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু হাতে বাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
3: মোৰ নাম কামিনী দাস।
2: আপুনি ক'ত দোকান দি আছে তাকে এই বিষয়ে শ্ৰোতাসকলক জনাওক।
3: বৈশিষ্ট চাৰিআলি।
2: আপুনি সৰুকৈ চাহৰ দোকান এখন দি আছে, গতিকে ব্যৱসায় কেনে চলি আছে?
3: ইমান ভালো নহয়, বেয়াও নহয় আৰু।
2: আপোনাৰ ঘৰত কোন কোন আছে?
3: মোৰ ঘৰত ল'ৰা এটা আছে, কোনেও নাই।
2: আপুনি অৰিজিনেল ক'ত থাকে?
3: নলবাৰী কমাৰগুচি।
2: ইয়ালৈ কেনেকৈ আহিলে?
3: হাজবেণ্ড থাকাতে আনিছিল আৰু আহিলোঁ আৰু একে গেলি।
2: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
3: মই চব ভাল পাওঁ।
2: ঠিক আছে, ধন্যবাদ।
4: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক ৰোড ছবিখনৰ পৰা ৰাজজ্যোতি কোঁৱৰৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ বাইদেউ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম শ্ৰী উৎপলা বৰ্মন। মোৰ ঘৰ নলবাৰী, থাকোঁ গুৱাহাটীত, কৰ্মসূত্ৰে থাকোঁ ইয়াতে, আৰু মোৰ ল'ৰাটো ইয়াতে পঢ়ি আছে। সেইকাৰণে ইয়াতে দোকান দিছোঁ, আমি দুই হাজবেণ্ড আৰু ৱাইফ দুয়োটাই দোকান দিওঁ।
0: আপুনি নাৰ্চাৰী মানিক নগৰত ধুনীয়াকৈ দোকান এখন দি আছে, গতিকে এই ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: আমাৰ ব্যৱসায়টো বহুত বছৰে হ'ল, মই লকডাউনৰ আগতেই দিছিলোঁ। মানে এখেতৰ আছিল পাণ দোকান প্ৰথম বিয়া নহওঁতে, তাৰপিছত বিয়া হোৱাৰ পিছত আকৌ চাহ বেচিলে, পৰিয়াল বাঢ়িল তেতিয়া আৰু চাহ বেচিলে, চাহ তাহ বেচি এনেকৈ, তাৰপিছত এতিয়া আকৌ ভাত চলাওঁ, ভাতৰ হোটেল, এতিয়া ফুটপাথৰে ভাতৰ হোটেল। আমাৰ ইয়াতে লেবাৰবিলাকে খায়, জি এম চি লেবাৰবিলাকে খায়, ভাত বনাওঁ, নিৰামিষ ভাত আৰু তাৰ লগত মাছ বা মাংস থাকে, এনেকৈ চলি আছোঁ আৰু, চাহ তাহ বনাওঁ।
2: হয়, মই আপোনাৰ আৰু আপোনাৰ স্বামীৰ বিষয়ে জানিব বিচাৰিছোঁ। বৰ্তমান আপোনালোক দুয়োটাৰে সপোন কি, কিদৰে জীৱনটো চলাই নিব বিচাৰে, সেই বিষয়ে অকণমান কওকচোন।
1: মই ছোৱালী অৱস্থাটো মই পঢ়িছিলোঁ, কিন্তু বেছি আগবাঢ়িব নোৱাৰিলোঁ। আমাৰ দেউতাৰ ফালৰ পৰাও অলপমান অসুবিধা আছিল, তথাপিও মোৰ যেতিয়া বিয়া হ'ল, বিয়াৰ পিছত হাজবেণ্ডৰ দোকান থকাৰ কাৰণে তেখেতৰ লগতে লাগি দিলোঁ। এইখনে যিহেতু সংসাৰখন আগুৱাই নিব লাগিব, বা ল'ৰাটো পঢ়ুৱাই আছোঁ, কলেজ পাইছে এতিয়া সি, গতিকে তাক আগুৱাই

0: নিবৰ কাৰণে দুয়োটাই লাগিবই লাগিব এইখিনিৰ কাৰণে। কেতিয়াবা কষ্ট হ'লেও সেইটো অনুভৱ নহয়, মনত এটা ফূৰ্তিহে লাগে। তাৰমানে নিজৰ কৰ্তব্য আৰু ল'ৰাটোক আগুৱাই নিয়াৰ কাৰণে, মোৰ ল'ৰা এটাই তাক আগুৱাই নিয়াৰ কাৰণে দুই হাজবেণ্ড ৱাইফৰ কৰ্তব্য বুলি ভাবোঁ আৰু। মোৰ হাজবেণ্ডে মোৰ লগত কিন্তু সদায় ছাপোৰ্ট আছে, মোক মানুহৰ আগত কয় যে তেওঁৰো কষ্ট হয়, মোৰ যেনেকৈ কষ্ট হয় তেওঁ সমানে কষ্ট হয়।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। এইদৰে পৰিয়ালৰ তিনিওগৰাকীয়ে সুখেৰে থাকক।
2: আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গান অনুৰোধ কৰোঁ, যিটো আমি আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
0: ভূপেন হাজৰিকাৰ গান এটা শুনাই দিলে হ'ল।
2: ঠিক আছে, ধন্যবাদ। মই ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত শুনাই দিম।
3: মোৰ বিপ্লৱী পুত্ৰ যেতিয়া মৃতদেহৰ ৰূপত ঘৰলৈ উভতি আহে, তেতিয়া সীতাৰ কাষত মই গৰ্বিত পিতাৰূপে নিচুকনি গীতহে গাব পাৰোঁ। অকণ ঘৰলৈ আহিলে

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ৰাহুল বিশ্বাস।
0: আপুনি ক'ত থাকে সেই বিষয়ে অকণমান কওক।
1: মোহনী চক, জাপতি গ্ৰুপ।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: এনে চাহৰ দোকান চলাই আছে।
0: ক'ত দি আছে দোকান?
1: সুন্দৰপুৰ।
0: বৰষুণ বুলি ক'লে একাংশৰ মতে আপোনাৰ এটা ভাল লগা মুহূৰ্ত, সেয়া লগা হ'লে বৰষুণ দিনহে কিছুমান মানুহে শুই ভাল পায়, কিছুমান মানুহে একাপ চাহ পকৰীৰ সৈতে কিতাপ পঢ়ি ভাল পায়। গতিকে আপোনাৰ বাবে বৰ্তমান গুৱাহাটীত বৰষুণ বুলি ক'লে কি ভাৱ আহে, কি ভাৱে আপুনি বৰষুণক লৈ?
1: বৰষুণ মানে লাগাতকৈ আৰু বেছি হ'লে বহুত অৱস্থা বেয়া হৈ যায় গুৱাহাটী মহানগৰত। বানপানী হয় চাৰি চাইডে, এনে সৰু সুৰা বৰষুণ দিলে ভাল আৰু, এনেও লাগাতকৈ বেছি বৰষুণ হ'লে বানপানী হৈ যায়।
0: আপোনালোকৰ এৰিয়াটোত বানপানী হয়নে?
1: বানপানী হয়, ইয়াতে ফুটপাথৰ ওপৰত পানী উঠি যায় মানে বেছি বৰষুণ দিলে।
0: আপোনাৰ দোকানখন যিহেতু নালা এটাৰ কাষত আছে, গতিকে যেতিয়া বানপানী হয় তেতিয়া ইয়াতেও পানী ভৰ্তি হৈ যায়?
1: পানী উঠে ফুটপাথৰ ওপৰলৈ পানী উঠি আহে।
0: এই ব্যৱস্থাটো ঠিক কৰাৰ কাৰণে চৰকাৰৰ যথেষ্টখিনি কৰিবলগীয়া কাম আছে, কিন্তু আমাৰ জনসাধাৰণ হিচাপে কৰিবলগীয়া কিবা দায়িত্ব, কৰিবলগা কিবা কাম আছে বুলি আপুনি ভাবেনে?
1: ভাবে মানে মই কি ক'ম আৰু, মইতো ইমান নাজানো ক'বলৈ কি বা ক'ম।
0: আপুনি নিজৰ প্ৰচেষ্টাৰে কিবা যদি ৰোধ কৰিব বিচাৰে?
1: নিজৰ মানে নালাটো ভালকৈ যদি খান্দে ঠিক হৈ যাব। নালাটো মানে বহুত জাবৰা থাকে ন নালাতে, সেইকাৰণে মানে নহয় আৰু, পানীটো গুচি যাব নোৱাৰে, ফুল হৈ যায় চাৰি চাইডে, পানীটো থাকি যায় তেতিয়া আৰু।
0: আৰু সেই নালাটো পৰিষ্কাৰ কৰি ৰখা আমাৰ প্ৰত্যেকজন জনসাধাৰণৰে দায়িত্ব। এই যে আমি পলিথিন ঘৰৰে হওক বা যিবোৰ বেয়া বস্তু আছে ডাষ্টবিনবোৰ দলিয়াই নিদি, সেইবোৰ যদি আমি ভালকৈ ৰাখি জি এম চিক দিওঁ বা সেইবোৰ আকৌ ৰিইউজ কৰোঁ, সেইখিনি যথেষ্ট আমাৰ সাধাৰণ মানুহখিনিৰ বাবে অকণমান হ'লেও সকাহ হ'ব বানপানীৰ পৰা, এইটো ভাবেনে?
1: বানপানী মানে এতিয়া জাবৰ বহুত মানুহ পেলায়, কিছুমানতো ডাঙৰ ডাঙৰ গাড়ী আহি কিনে নালাত দৌলি মাৰি থৈ যায়। এইটো নিজৰ দায়িত্ব মানে, নালাত পেলাব নালাগে, জি এম চিক দিব লাগে নিজে গোটাই কেনে, কিন্তু বহুত মানুহ দায়িত্ব পালন নকৰে নিজৰ।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ শ্ৰোতাসকলক শুনাব পাৰোঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰে?
1: জুবিন দা।
0: ঠিক আছে, খুব ভাল লাগিলে আপোনাৰ সৈতে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। নম্বৰটি পুনৰ কৈছোঁ 03612662636।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 11 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰে। উপ ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছ'চ'থাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আই এন এ

0: সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দনিপল মিছন বিদ্যালয় পৰিদৰ্শন কৰিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰূপ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান তোমাৰে গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যত কৰ সংগ্ৰহ প্ৰক্ৰিয়া উন্নত আৰু ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিছে। এই উপলক্ষে কালি বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই কৰ আয়ুক্ত আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ আন্তঃগাঁথনি তথা জনকল্যাণমূলক কাম কাজসমূহ ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু আধুনিক কৰ ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিছে। হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি প্ৰায় 6 কোটি টকা বজাৰ মূল্যৰ ইয়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰে। ধৃত লোক দুজন ৰফিকুল ইছলাম আৰু ৰচিদ ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বিশ্বনাথ জিলাৰ বিহালী চাহবাগিচা খেলপথাৰত কালি বিহালীৰ বিধায়ক মুনিন্দ্ৰ দাসে পঞ্চম বাৰ্ষিক শ্বহীদ বিৰচা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে। পঞ্চম অসম কমাণ্ডো বেটেলিয়ন আৰু বিহালী ফুটবল একাদশৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন নিৰ্ধাৰিত সময়ত 1-1 ড্ৰ হোৱাত ট্ৰাইবেকাৰৰ জৰিয়তে অসম কমাণ্ডো বেটেলিয়নে জয়লাভ কৰে। এই প্ৰতিযোগিতাত মাহুৰ টাউন ক্লাব, ডিমা হাছাও, টিউলিপ একাডেমী, তেজপুৰ টাউন ক্লাব আৰু কাজিৰঙা ফুটবল একাদশৰ লগতে কেইবাটাও আগশাৰীৰ দলে অংশ লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান NewsOnAIৰ মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিজয় কুমাৰ বাৰ্মা, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা, ধ্ৰুৱজ্যোতি বৰুৱা, শেখ আব্দুল্লা আহমেদ, FM ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াইছে ত্ৰিনয়নী মালাকাৰে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ এটি অনাতাঁৰ প্ৰতিবেদন যুগুতাই আগবঢ়াব মৰমী দেৱীয়ে।
2: নমস্কাৰ। 5 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদন প্ৰথমেই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে সংগীত শিল্পী হেম শইকীয়াই। নিৰন্তৰ সংগীত সাধনা কৰি যোৱা প্ৰচাৰ বিমুখ শিল্পী হেম শইকীয়াই অনুষ্ঠানটোৰ সন্দৰ্ভত এনেদৰে কয়।
3: পৰম শ্ৰদ্ধাভাজন, মোৰ হিয়াৰ আমোদৰ ৰাইজ, আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 120 জন্ম জয়ন্তী উপলক্ষে ভূপেন হাজৰিকা ন্যাস আৰু শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যি অনুষ্ঠান আয়োজন কৰিলে প্ৰতিযোগিতাকে আদি কৰি এই প্ৰতিযোগিতাৰ শেষৰ ফাললৈ আজিৰ এই পবিত্ৰ অনুষ্ঠানত আমাৰ সকলোৰে নিশ্চিন্তজনক পবিত্ৰ এটি কৰ্ম কৰিবলৈ এই বন্তি প্ৰজ্বলন কৰিবলৈ নিমন্ত্ৰণ কৰি আনিলে সদূৰ শিৱসাগৰৰ পৰা। মই এই আপাততে ন্যাস আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিজন স্বনামধন্য ব্যক্তি সদস্য সকললৈ মোৰ আন্তৰিক অভিনন্দন আৰু মোৰ সেৱা তেখেতলোকৰ চৰণত নিবেদন কৰিছোঁ। বিশেষকৈ কল্পনা বাইদেউ আৰু মঞ্জুলা বাইদেউ এই দুগৰাকীয়ে আমাক মনত পেলাই এই মহান অনুষ্ঠানটিৰ এই কৰ্মভাগী কৰিবৰ কাৰণে যি উৎসাহেৰে আমাক নিমন্ত্ৰণ কৰিলে তেখেতলোকলৈ মই বিশেষভাৱে অতি সাদৰ সম্ভাষণ জনাইছোঁ। আৰু আজি ভূপেন্দ্ৰৰ জন্ম জয়ন্তী অহা 8 ছেপ্টেম্বৰত সমাপ্ত হ'ব। এইজন মহান শিল্পীক কোনে পাহৰিব পাৰিব? প্ৰত্যেকটো গীত তেওঁৰ কথা সুৰ প্ৰত্যেকজন অসমীয়া ভালপোৱা, ভাৰতবাসীক ভালপোৱা, পৃথিৱীক ভালপোৱা মানুহে তেওঁ গীত চৰ্চা কৰে, শুনে আৰু প্ৰত্যেক গীতৰ গভীৰতালৈ সোমাই পৰে।
2: অনুষ্ঠানটোত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব ৰাহুল চন্দ্ৰ দাস। অনুষ্ঠানটোৰ সন্দৰ্ভত তেওঁ এনেদৰে কয়।
4: শ্ৰদ্ধা নিবেদিছোঁ ইয়াতে উপস্থিত আজি আমাৰ ভূপেন্দ্ৰৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ সমাজে আজিৰ এই অনুষ্ঠান আৰম্ভণি কৰিলে আপোনালোকৰ সকলোৰে উপস্থিতিৰে আপ্লুত হৈছোঁ। আৰু খুব ধুনীয়াকৈ নিয়াৰিকৈ এই গোটেই দিনজোৰা কাৰ্যসূচী হৈছে, আপোনালোকৰ সকলোৰে সহযোগিতা আছে। আশা কৰোঁ ভূপেন্দ্ৰৰ স্মৃতি এনেধৰণে আমি সকলোৱে আগুৱাই নিব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ। আৰু নিশ্চয়কৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এনেধৰণৰ অনুষ্ঠান যি কাম কৰি আছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস, সেই লগতে আন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৰে লগতে সহযোগত আমি একেলগে আগবাঢ়ি যাম। আৰু এই স্মৃতি অকল 100 বছৰীয়া অনুষ্ঠানে হৈ নাথাকক, আমি আৰু অনাগত দিনতো এনেকুৱা পৰিকল্পনা যাতে কৰি যাব পাৰোঁ আপোনালোকৰ সকলোৰে সহযোগত, এইখিনি আশা কৰিলোঁ। অহাকালি কলকাতা অসম এছ'চিয়েশ্যনে আমাৰ উদ্যোগত তেওঁলোকে খুব ধুনীয়াকৈ অসম ভৱন প্ৰাংগণত সাংস্কৃতিক সন্ধিয়া কৰিছে। তেওঁলোকে আমাৰ উদ্যোগত কৰিছে, আমাৰ এটাই উদ্দেশ্য যে ভূপেন্দ্ৰৰ কলকাতাৰ লগত যিখিনি সম্পৰ্ক সমন্বয় সেইখিনি আমি যাতে বজাই চলিব পাৰোঁ, তাৰে কলকাতাৰ যিখিনি আৰ্টিষ্ট আছে তাতে তেওঁলোকে পৰিৱেশন কৰিব, লগতে ভূপেন্দ্ৰৰ যিটো আমাৰ এতিয়া হেৰিটেজ প্ৰপাৰ্টি বুলি ক'ব লাগিব, তেওঁৰ যিটো ঘৰ আস্থা 77B টলিগঞ্জ, তাতেও আমি যাম এবাৰ। আৰু তাতেও আমাৰ কাৰ্যসূচী আছে 8 তাৰিখে, তাতে 100 বছৰ মন্ত্ৰী প্ৰজ্বলন কৰি আৰু অসম চৰকাৰে পদক্ষেপ লৈছে যাতে সেই ঘৰৰ যিখিনি প্ৰিজাৰ্ভেশ্যন কৰিব লাগে হেৰিটেজ প্ৰপাৰ্টি হিচাপে, সেইখিনিও আমি সোনকালে কৰিব পাৰোঁ যাতে। আৰু আমাৰ কলাক্ষেত্ৰ প্ৰাংগণতে 7 তাৰিখে 73 সমৃদ্ধ সাংস্কৃতিক মঞ্চ, তেওঁলোকেও ইয়াতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব পতাকা উত্তোলনেৰে, আৰু 100 গৰাকী শিল্পীয়ে অসমৰ উপহিৰে গীত পৰিৱেশন কৰিব। এনেধৰণৰ

0: বিভিন্ন কার্যসূচীৰে এই বছৰ আমি শতবৰ্ষিকী পালন কৰিব বিচাৰিছোঁ। আৰু 8 তাৰিখে বিশ্বকৰ কেন্দ্ৰীয় অনুষ্ঠান আছে আৰু ৰাতিপুৱাতে সাংস্কৃতিক ন্যাসৰ আৰু শংকৰদেৱ সমাজৰ যুটীয়া নিবেদন হিচাপে আপোনালোকে সকলোৱে জানে, তেওঁলোকে 100খন পতাকা উত্তোলন হ'ব 8 তাৰিখে ৰাতিপুৱা, গীত মাত হ'ব আৰু বিভিন্ন কাৰ্যসূচী হ'ব। আৰু কেন্দ্ৰীয় অনুষ্ঠান আমাৰ 8 তাৰিখে ভূপেন হাজৰিকা সমন্বয় তীৰ্থ সমাধি ক্ষেত্ৰ, আমি আজিকালি সমন্বয় তীৰ্থ বুলি কওঁ, তাতে আমি ৰাতিপুৱাই শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান থাকিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ তাতে উপস্থিত থাকিব। তাতেও আমি 100গৰাকী স্বনামধন্য শিল্পীৰ জৰিয়তে আমাৰ বিস্তৃত পাৰৰে গানেৰে শুভাৰম্ভ কৰিম, লগতে মুকলি সভা আৰু বিভিন্ন কাৰ্যসূচীৰে গোটেই দিনটো জোৰা কাৰ্যসূচী থাকিব। এইখিনি গুৱাহাটীৰ কাৰ্যসূচী। আৰু অনাগত দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ দৰে নৱেম্বৰৰ মাহত আমি যেনেধৰণে আৰম্ভণি অনুষ্ঠান মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে আৰম্ভণি কৰিছিলে নতুন দিল্লীত সামৰণি কৰি পেণ্ডাৰ 100বছৰীয়া, যদিও আমি 8 তাৰিখে 1 বছৰ হ'ব, কিন্তু আমাৰ সামৰণি অনুষ্ঠানটো আৰু অলপ দীঘলীয়া হ'ব। সেই সামৰণি অনুষ্ঠান মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে ঘোষণা কৰিছে, তেওঁৰ দ্বাৰাই সামৰণি অনুষ্ঠানটো হ'ব বুলি আমি যিখিনি প্ৰস্তুতি আমি চলাই আছোঁ। আপোনালোকৰ এইখিনি সকলোকে অৱগত কৰিলোঁ, সকলোৰে সহযোগিতা আমন্ত্ৰণ জনালোঁ। এই
1: অনুষ্ঠানটোৰ আদৰণি ভাষণ প্ৰদান কৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাৰ্যকৰী সভাপতি প্ৰদীপ পূজাৰীয়ে।
2: উপস্থিত প্ৰেক্ষাগৃহত উপস্থিত সকলো সুধীবৃন্দ, অভ্যাগতসকল, সকলোকে আমি আমাৰ আজি সন্ধিয়ালৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আনুষ্ঠানিক যি উদযাপন সেয়া আৰম্ভ হৈছিল 8 ছেপ্টেম্বৰ 2025 চনৰ পৰাই, আৰু যি শতবাৰ্ষিকী সামৰণি উৎসৱ এতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে বিভিন্ন পৰ্যায়ত, এই 8 ছেপ্টেম্বৰ 2026 চন এই দিনটোকে কেন্দ্ৰ কৰিয়ে হয়তো দুই এটা অনুষ্ঠান সময় সুবিধা অনুযায়ী পিছলৈও যাব পাৰে। যে কি নহওক, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা যোৱা 2000 চনতে ভূপেন হাজৰিকাদেৱে নিজ হাতেৰে সৃষ্টি কৰি থৈ যোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সুধাকণ্ঠৰ যি সৃষ্টিৰাজি আছে, যি বিশ্বজনীন যি সৃষ্টিৰাজি, সেইখিনি সংবৰ্ধন পৰিৱৰ্ধন, সেইখিনি সম্প্ৰচাৰ আৰু বিশ্বৰ প্ৰেক্ষাপটলৈ লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ গৱেষণামূলক কাম কাজ ইত্যাদি অৰিহণা যোগাবৰ কাৰণে বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ। ইতিমধ্যে অসমৰ চহৰে নগৰে বিভিন্ন ঠাইত এই ধৰণৰ আমি সমন্বয় দিৱস উদযাপন কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মশালা, বিদ্যায়তনিক আলোচনা চক্ৰ, যিকোনো ধৰণৰ সমন্বয় প্ৰগ্ৰেম, এই সকলোবোৰ আমি কৰি আহিছোঁ। আৰু এই শতবৰ্ষৰ বছৰটোতো আমি যোৱা 8 ছেপ্টেম্বৰ 2025 তাৰিখ আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যি শতবৰ্ষৰ উৎসৱ উদযাপন আৰম্ভ কৰিলোঁ, তাৰপিছত আমি অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সহযোগত অতি সুন্দৰকৈ ক্ষুধাকণ্ঠৰ জন্মস্থান বলং গাঁৱক কেন্দ্ৰ কৰি বলং আৰু ৰয়িঙত অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত সহযোগ কৰি আমি সেই অনুষ্ঠান উদযাপন কৰিলোঁ। তাৰপিছত পৰ্যায়ক্ৰমে এই বছৰটোত আমি বিভিন্ন ধৰণৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক কাম কাজ চলাই গৈ আছোঁ। ক্ষুধাকণ্ঠই সাংস্কৃতিক ন্যাসৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰি যিখিনি কাম কৰিবলৈ আগবঢ়াই থৈ গৈছিল, সেইখিনি কাম আমি কিমান কি ধৰণে কৰিব পাৰিছোঁ নাজানো, কিন্তু তথাপিতো আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই আজিৰ যি অনুষ্ঠান, আজিৰ অনুষ্ঠান 8 ছেপ্টেম্বৰ 2026 চন অৰ্থাৎ ক্ষুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী সম্পূৰ্ণ দিনটোক কেন্দ্ৰ কৰি আমি আগতীয়াকৈ আজি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আৰু আমাক এই পদক্ষেপত সম্পূৰ্ণৰূপে সহযোগ আৰু পৃষ্ঠপোষকতা আগবঢ়াইছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে। আজি আমি 5 ছেপ্টেম্বৰ তাৰিখে যি ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিলোঁ, ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ অহা 8 ছেপ্টেম্বৰ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি খুব আড়ম্বৰপূৰ্ণভাৱে তেখেতৰ জন্ম শতবাৰ্ষিকী সম্পূৰ্ণ হোৱা দিনটো পালন কৰিবলৈ মনস্থ কৰিছোঁ। এই অপাহতে এইখিনি কথা আপোনালোকক জনাই থলোঁ। আজিৰ যি অনুষ্ঠান, আমি ভাবিছিলোঁ যে ভূপেন্দ্ৰ সংগীতৰ চৰ্চাৰ যোগেদি অসমৰ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি শুদ্ধ ৰূপত ভালদৰে ভূপেন্দ্ৰ সংগীতৰ চৰ্চা কৰক, সেইধৰণৰ উৎসাহৰ বাবেই, উৎসাহ যোগোৱাৰ বাবে এই ধৰণৰ প্ৰতিযোগিতাবোৰ অনুষ্ঠিত কৰা হয়। আজি আমাৰ প্ৰতিযোগিতা হৈ গৈছে, বঁটা বিতৰণ হ'ব আৰু এখন সৰুকৈ আমি অতি

0: সংক্ষিপ্ত সাংস্কৃতিক কাৰ্যসূচী আমাৰ ইয়াত অনুষ্ঠিত হ'ব। গতিকে এই সকলো আজিৰ অনুষ্ঠানলৈ আৰু অহা 8 ছেপ্টেম্বৰৰ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানলৈ আপোনালোক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও আমি আপোনালোকৰ সহায় সহযোগিতা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে লাভ কৰি যাওঁ।
1: অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় 5টা দশকজুৰি বিস্তৃত কৰ্মৰাজিৰে অসমৰ শৈক্ষিক আৰু কলা সংস্কৃতিৰ জগতখনলৈ অভূতপূৰ্ব বৰঙণি যোগোৱা শিক্ষাবিদ, সাংবাদিক তথা চলচ্চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাক। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট শিল্পী, লোক সংস্কৃতিৰ সাধক পৰমেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনায়।
2: মোৰ কথা কোৱাৰ কোনো অভ্যাস নাই, মঞ্চত কোনো দিনো মই কথা তেনেকৈ কৈ পোৱা নাই। তথাপি ভূপেন দাক কিবা ভাগ্যৰ ফলত মই পালোঁ 15 বছৰ ধৰি তেখেতক তেখেতলোকক একেবাৰে শেষৰ কি মঞ্চলৈকে তেখেতলোকক মই পৰিৱেশন কৰিছিলোঁ। আৰু মই ধন্যবাদ দিবলৈ খুজিছোঁ আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোক্তা কৰ্মকৰ্তা তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ।
1: সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে 2024 চনৰ সমন্বয় দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী অলকানন্দা ভূঞা আৰু দীপজ্যোতি দাসৰ কণ্ঠেৰে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ইনৰেকৰ প্ৰযোজনাত বাণীবদ্ধ হোৱা গীত আমি বিচাৰিছোৰ দৃশ্য শ্ৰব্য মুকলি কৰা হয়। আৰু তাৰ পাছতে 2024 চনৰ সমন্বয় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ এগৰাকী দীপজ্যোতি দাসে ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰে।

0: অনুষ্ঠানটিত সংগীত নাটক অকাডেমি বঁটা প্ৰাপক নৃত্যশিল্পী অনিতা শৰ্মাৰ পৰিচালনাত সুধাকণ্ঠৰ গীতৰ সূৰ্যোদয়ৰ গান শীৰ্ষক এটি অনুষ্ঠান পৰিৱেশন কৰা হয় আৰু তাৰ পাছতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই অনুষ্ঠানটোৰ সন্দৰ্ভত এইদৰে কয়।
1: ভূপেনদাৰ গীতৰ দৰে কওঁ, অমৃত পানী কেতিয়াবা জয়াল ভয়াল পানী হ'ব পাৰে, গোটেই গুৱাহাটীৰ চাৰিওফালে পানী, তাৰ মাজতে আপোনালোকে আহি আমাক সহযোগ কৰাৰ কাৰণে মই অন্তৰৰ পৰা কৃতজ্ঞতা, ধন্যবাদ আৰু সেৱা জনাইছোঁ। 2024 চনত গোলাঘাটত আমি ভূপেন

আদিয়ে অংশবিশেষ প্ৰথম অনুষ্ঠান। আঠ ছেপ্টেম্বৰত আৰু এটা অনুষ্ঠান হ'ব তিনিজোৰা কাৰ্যসূচীৰে। আজিৰ দৰে আপোনালোকে সেইদিনাও আমাৰ এই অনুষ্ঠানলৈ আহিব আৰু এইগৰাকী আমাৰ সকলোৰে হিৰৰ মুকুট হাজৰিকা দেৱৰ আমি উদযাপন কৰিবলৈ সকলোৱে দলবদ্ধভাৱে একত্ৰিতভাৱে আমি আগবাঢ়ি আহিব লাগে মুক্ত মনেৰে। তেতিয়াহে এই সত্তা আমাৰ মাজত সদায় যুগমীয়া হৈ থাকিব তেওঁৰ ভাষা।

0: একত্ৰিতভাৱে আমি আগবাঢ়ি আহিব লাগে মুক্ত মনেৰে, তেতিয়াহে এই সত্তা আমাৰ মাজত সদায় জুকমীয়া হৈ থাকিব তেওঁৰ ভাষাত। ধন্যবাদ।
1: আৰু সমূহীয়াভাৱে মানুহে মানুহৰ বাবে শীৰ্ষক গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

0: শ্ৰোতাসকলে ইমান পৰে শুনিলে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা অসম ভিত্তিত সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদন। প্ৰতিবেদনটি যুগুতাই উলিয়াইছে মৰমী দেৱীয়ে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটির প্রযোজনা করিলে ইন্দ্রজিৎ দাসে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 ফোন নম্বৰটি আকৌ এবাৰ জনাই দিছো, 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: নামসিংহৰে উপৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা হাণ্ড্ৰেড ইয়াৰ্ছ অব ৱাণ্ডাৰিং ছং আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানৰ ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা বিজ্ঞান মানসিকতা আৰু সময়োপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে।
1: গুৱাহাটী বিশ্ববিদ্যালয়ে বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি নতুন নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰি কৰ্মজগতৰ পৰিৱৰ্তিত চাহিদাৰ সৈতেও নিজকে খাপ খুৱাই লোৱা আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। এখন বিশ্ববিদ্যালয়ৰ গুৰুত্ব কেৱল শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি বা প্ৰদান কৰা ডিগ্ৰীৰ দ্বাৰাই জুখিব নোৱাৰে। এখন বিশ্ববিদ্যালয়ৰ প্ৰকৃত মূল্যায়ন প্ৰতিফলিত হয় বিশ্ববিদ্যালয়খনে গঢ় দিয়া বৌদ্ধিক সম্পদ আৰু শিক্ষাৰ্থীসকলৰ মাজত সঞ্চাৰ কৰা মূল্যবোধৰ জৰিয়তে। আজি সন্মানীয় উপৰাষ্ট্ৰপতি মহোদয়ে শিলান্যাস কৰা 110 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া শৈক্ষিক ভৱন, ছাত্ৰাবাস আৰু আৱাসিক চৌহদ আদি প্ৰকল্পসমূহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ শৈক্ষিক পৰিৱেশকো অধিক সমৃদ্ধ কৰিব।
0: শ্ৰী ৰাধাকৃষ্ণনে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত আছে। শ্ৰী ৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছোছোথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰী ৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দনিপুলু মিছন বিদ্যালয় পৰিদৰ্শন কৰিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয়ৰ ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰু ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান দুমাৰী গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে

0: প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ গড় নাহৰ পুতুকী আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 275 কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ চিতাবাঘ জেব্ৰা আৰু জলহস্তীৰ বাবে আৱেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে লোকনির্মাণ বিভাগে মুঠ 534 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব। এই অভিলাষী প্ৰকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যত কৰ সংগ্ৰহ প্ৰক্ৰিয়া উন্নত আৰু ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিছে। এই উপলক্ষে কালি বিত্ত, বন আৰু পৰিৱেশ, খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰ আয়ুক্ত আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ আন্তঃগাঁথনি তথা জনকল্যাণমূলক কাম কাজবোৰ ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু আধুনিক কৰ ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনবাদী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনবাদী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্য তালিকা প্ৰস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা 11 গৰাকী লোকৰ ভিতৰত 5 গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বৰ্তমান 3 গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে 1 গৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মন্ত্ৰী মজিন্দৰ সিং শিৰসাৰ সৈতে আজি পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কেইবাদশক পুৰণি বহুমূলীয়া অট্টালিকাটোৰ প্ৰায় 80% ধবংসাৱশেষ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ধবংসাৱশেষৰ পৰা 12 গৰাকী লোকক উদ্ধাৰ কৰা হয় আৰু ইয়াৰে 6 গৰাকী লোকৰ মৃত্যু হয়। অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ অৱহেলাৰ বাবে এনে ঘটনা সংঘটিত হ'ল বুলি তেওঁ উল্লেখ কৰি স্বত্বাধিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ শোচনীয় অট্টালিকাসমূহ চিনাক্ত কৰি ধবংস কৰা হ'ব বুলি প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সংপৃক্ত হৈ আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত প্ৰকাশ। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি। কলাক্ষেত্ৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠান আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ডিব্ৰুগড়ৰ বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াবলৈ লৈছো গীত আৰু গজলৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতি শুনক হংসৰাজ হংসৰ কণ্ঠৰ এটি গীত।

হংসৰাজ হংসৰ কণ্ঠৰ গীতটি শুনিলে। গীত আৰু গজল অনুষ্ঠানত এইবাৰ শুনক জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

জগজিৎ সিঙৰ কণ্ঠৰ গজলটি শুনিলে। শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আলতাফ ৰাজাৰ কণ্ঠৰ এটি গীত।

আলতাফ ৰাজাৰ কণ্ঠৰ গীতেৰে গীত আৰু গজলৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানৰ পুনতেই শুনক নিৰ্মল মজুমদাৰ আৰু ভাৰতী চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনিল ৰায়চৌধুৰীৰ।

অনুকুল নাথৰ কণ্ঠৰ গীতটি শুনিলে গীতটিৰ কথা আছিল আনন্দী দাসৰ। অনুষ্ঠানত এইবাৰ শুনক লক্ষ্য হীৰা দাসৰ কণ্ঠৰ এটি গীত, গীতটিৰ কথা শিল্পীৰ নিজা।

লক্ষ্য হীৰা দাসৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকলে সুৰৰ কৰণী অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক মিছ এডিথ ৱালিং আৰু মহম্মদ চুন্নী মিয়াৰ কণ্ঠৰ এটি দ্বৈত গীত, গীতৰ কথা অনিল ৰায়চৌধুৰীৰ।

অনিল ৰায় চৌধুৰীৰ কথাৰে মিছ এডিথ ৱালং আৰু মহম্মদ চুনীৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনক ভূপেন হাজৰিকাৰ কণ্ঠ আৰু কথাৰে দুটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত দুটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনক সূৰ্যদাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা যতীন বৰাৰ।

সূৰ্যদাসৰ কণ্ঠৰ গীতটি শুনিলে গীতটিৰ কথা আছিল যতীন বৰাৰ। এইবাৰ শুনক ৰাণীদেৱীৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা আনন্দী দাসৰ।

কন্টেক্ট পিছত খং ভাঙিলে মিচিক মাছা খাহে মোৰ ভণ্টিজনী কান্দে দেখোঁ চুপি নিয়াল মুক্তা বৰ জলে চিকিমিকি।

জ্যোতিনাথ বৰদলৈৰ ৰচনাৰে মানস বৰাৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক কেশৱ দত্তৰ কথাৰে আন এটি গীত।

জ্যোতিনাথ বৰদলৈ আৰু কেশৱ মহন্তৰ কেশৱ দত্তৰ ৰচনাৰে মানস বৰাৰ কণ্ঠৰ গীতটুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত ৰাগ বৃন্দাবনী সাৰংগ।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 0361-266-266 এই নম্বৰত যোগাযোগ কৰিব পাৰে। ফোন নম্বৰটি পুনৰবাৰ জনাইছোঁ, 0361-266-266।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 1:40 পৰা বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে কয় যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা। আৰু 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে 20 বছৰৰ পাছত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল কেৱল ৰেংকিং লাভতে সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি তেওঁ কয় যে তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদ কৰাৰ বাবে তেওঁ আহ্বান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহ্বান জনায়।
2: Gauravi University has quite a special place in the educational history of our nation. Established on 26 January 1948, following a long and determined campaign by the people of Assam and eminent leaders including Bharat Ratna, Gopinath Bote Roy, it became the first university in the entire Northeast India.
1: শিক্ষা ক্ষেত্ৰৰ উপৰিও অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি

এই আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, মুখ্য সচিব ডঃ ৰবি কুটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘকাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 ইয়াৰ্ছ অব ৱাণ্ডাৰিং ছং আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান মানসিকতা আৰু সময় উপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছ'চ'থাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা ডনিপল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বদোদৰাত 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে 20,700 কোটিৰো টকা অধিক টকা ব্যয় সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ 3টা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে নিউ চানন, নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জে এন পি টি মুম্বাইৰ পৰা মালবাহী ৰেলসেৱা মুকলি কৰিব। তেওঁ লগতে বদোদৰা আৰু টাণ্ডা ৰোডৰ মাজত এখন নতুন ৰেলসেৱাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত 9,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 3টা ৰেল প্ৰকল্প আৰু 1,780 কোটি টকা ব্যয় সাপেক্ষে 3টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 2,600 কোটি টকা ব্যয় সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱ 2026 উদ্বোধন কৰাৰ উপৰিও জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনবাদী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনবাদী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্যৰ তালিকা প্ৰস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। পৰিপুষ্টি ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। মহিলা, শিশু আৰু কিশোৰ কিশোৰীৰ মাজত পৰিপুষ্টি, স্বাস্থ্য আৰু স্বাস্থ্য যতনৰ অভ্যাস গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত পালন কৰা পোষণ মাহৰ কাৰ্যসূচী গণ আন্দোলন হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে হামাৰী অংগনবাদী, হামাৰী জিম্মেদাৰী শীৰ্ষৰে এই কাৰ্যসূচী মুকলি কৰিব। লাক্সেমবাৰ্গৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেভিয়াৰ ভেটেল ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শ্ৰীভেটেলে আজি ৰাষ্ট্ৰীয় ৰাজধানীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে উপ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত আৰু

0: লাক্সেমবাৰ্গৰ মাজৰ বহুপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ দিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে কয় যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়। নতুন দিল্লীত আজি নীলা আকাশৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱসৰ কাৰ্যসূচীত সম্বোধন কৰি ন্যায়াধীশ শ্ৰীবাস্তৱে কয় যে সুস্থ জীৱন যাপনৰ বাবে বিশুদ্ধ বায়ুৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বায়ু প্ৰদূষণলৈ ভয় নকৰাকৈ শিশুসকলে যাতে ঘৰৰ বাহিৰত খেলা ধূলা কৰিব পাৰে আৰু বয়োজ্যেষ্ঠসকলে পুৱাৰ ভাগত খোজকাঢ়িব পাৰে সেই দিশটো নিশ্চিত কৰা উচিত। আজিৰ অনুষ্ঠানত বায়ুৰ গুণাগুণ উন্নত কৰাৰ দিশত প্ৰচেষ্টাৰ বাবে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্য, চহৰ আৰু ৱাৰ্ডক তিনিটা শাখাত স্বচ্ছ বায়ু সৰ্বেক্ষণ বঁটা প্ৰদান কৰা হয়। নতুন দিল্লীৰ চৈত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা 11গৰাকী লোকৰ ভিতৰত 5গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসালয়ত মৃত্যু হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মন্ত্ৰী মজিন্দৰ সিং শিৰসাৰ সৈতে আজি পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কেইবা দশক পুৰণি বহুমহলীয়া অট্টালিকাটোৰ প্ৰায় 80% ধবংসাৱশেষ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে। 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে 20 বছৰৰ পাছত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। কালি টাস্কেণ্টত অনুষ্ঠিত যোগ্যতা নিৰ্ণয়কাৰী চূড়ান্ত খেলখনত বাংলাদেশক 3-0 পৰাস্ত কৰি ভাৰত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতা অহা বছৰৰ 24 মাৰ্চৰ পৰা 10 এপ্ৰিললৈ চীনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ 9ম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে কয় যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা। আৰু 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে 20 বছৰৰ পাছত মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানত শেষ হ'ল। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অমৃত চন্দ্ৰ বৈশ্যৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে অমিত চন্দ্ৰ বৈশ্যৰ কণ্ঠৰ লোকগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আন এটি লোকগীত।

0: Well, dear listeners, the clock has ticked. It is time for us to wind up here. Thank you for spending these moments with you and for letting the music be a part of your Monday. As you step into the rest of your day, may you carry with you a little more hope, a little more warmth, and perhaps a song to keep you company. This is your host, Ananda Thalnozan.
1: Eya, Akakwani Guwahati. Etiar Batari Khoite, Mojintirani Deka. দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী অধ্যাপক অধ্যাপিকা কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতে সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহান জনায়। শিক্ষা ক্ষেত্ৰৰ উপৰি অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কোটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নাম সিংহৰে উপৰাষ্ট্ৰপতিক আদৰণি জনায়। কামৰূপ জিলাৰ আমিনগাঁৱত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চকু বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা তেলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সহযোগত নেশ্যনেল আই ডনেশ্যন ফৰ্ট নাইট দিৱস পালন কৰা হয়। তেলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সভাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় চকুদান দিৱসত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলা আয়ুক্ত শ্ৰী মিশ্ৰই তেওঁৰ ভাষণত সকলোকে চকুদানৰ দৰে মহান কাৰ্য কৰিবলৈ আহান জনায়। সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ চিকিৎসক অধ্যাপক ডাঃ ভাৰতী দেউৰী

0: আৰু কামৰূপ জিলা অন্ধতা নিবাৰণী সংস্থাৰ প্ৰকল্প বিষয়া ডাঃ পদ্মেশ্বৰ কলিতাও উপস্থিত থাকে। আজিৰ এই দিৱস সন্দৰ্ভত ডাঃ পদ্মেশ্বৰ কলিতাই এইদৰে কয়।
1: আজি আমাৰ কামৰূপ জিলাৰ তুলাৰাম বাপনা চিকিৎসালয়ত আমাৰ জিলা অন্ধতা নিবাৰণী সংস্থা তুলাৰাম বাপনাৰ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই ডিপাৰ্টমেণ্টৰ সহযোগত চকু দানৰ সজাগতা সভা এখন আয়োজন কৰা হৈছে। এই সভাখনত আমাৰ কামৰূপ জিলাৰ জিলা উপায়ুক্ত মহোদয় আমাক যথেষ্ট উৎসাহিত আৰু ভাষণ প্ৰদান কৰিছে। লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা ডক্টৰ ভাৰতী দেউৰীৰ ছিনিয়ৰ প্ৰফেচাৰ, তেখেতে চকুদান কি বস্তু, চকুদান কোনে কৰিব পাৰে, চকুদান কেনেকৈ মানুহে কৰিব নোৱাৰে, সকলো চাইণ্টিফিকভাৱে আমাক বুজাই দিছে। বহুত জনসাধাৰণ উপস্থিত আছিলে এই মিটিংখনত আৰু আমি সকলোৱে চকুদানৰ বিষয়ে বহুত জ্ঞান লাভ কৰিলোঁ।
0: বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে 534 কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 235 হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত 259 কোটি টকা ব্যয় সাপেক্ষে বাঘ, গঁড়, নাহৰ ফুটুকী আৰু ভালুকৰ বাবে বিশেষ আৱেষ্টনী, পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আধুনিক গীতৰ অনুষ্ঠানত শুনক পম্পী বৰাৰ কণ্ঠৰ 2টি গীত। গীতৰ কথা ক্ৰমে লক্ষ্মীনাথ বেজবৰুৱা আৰু পৰিণীতা গোস্বামীৰ।

মিনাট বেজবৰুৱা আৰু গোস্বামীৰ ৰচনাৰে পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 20 দিন 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন এআইআৰ এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত আৰু সমীৰ নাৰ্জাৰী, ট্ৰান্সমিটাৰত প্ৰমোদ চন্দ্ৰ টাইট, ডিউটি ৰুমত কৰবী গগৈৰ সৈতে, প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

স্বামী বিবেকানন্দই কৈছিল, তুমি যিখিনি মানুহক দিব পাৰা দিয়া, তুমি দিয়াখিনি কেইবাগুণো পৰিমাণত ঘূৰাই পাবা।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছো আজিৰ বিচিত্ৰা অনুষ্ঠানটি।
2: সকলোকে স্বাগতম আৰু নমস্কাৰ জনাই আকাশবাণী তেজপুৰৰ আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আমি তেজপুৰৰ এটি অনুষ্ঠান দৰিয়লীৰ মহিলাসকলে শ্ৰীযুতা কৰবী শইকীয়াৰ তত্ত্বাৱধানত এটি বিচিত্ৰানুষ্ঠান আগবঢ়াবলৈ লৈছো। প্ৰথমেই মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ এটি গীত আগবঢ়াইছো। গীতটিৰ ৰাগ, বেলোৱাৰ, তাল, ৰূপক পৰিৱেশন কৰিছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্তই। খোলত আছে বিদ্যমান ভূঞা, হাৰমনিয়াম শ্ৰীযুতা কৰবী শইকীয়াৰ।

0: এতিয়া শুনক ৰাণী দাসৰ স্বৰচিত কবিতা পাঠ।
1: মোৰ কবিতাৰ শিৰোনাম এতিয়া নালাগে আইৰ বাবে অনা উকা সাজযোৰ। বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আই, চকুৰ আগতেই উটুৱাই নিলে সকলো স্বাভিমান হঠাতে। এতিয়া নালাগে আৰু আইৰ বাবে অনা উকা সাজযোৰ। কি ভয়াৱহ, কি আশ্চৰ্য, কাহানিও নেদেখা বান, চকুৰ আগতেই নীলে কাঢ়ি সকলো। কাৰনো আছিল ইমান প্ৰয়োজন, বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতে উটাই নিলে সকলো স্বাভিমান হঠাতে। বানে ধোৱা মোৰ গাঁওখন মৰিশালী হ'ল, মোৰ বুকু উদং কৰি নীলে কাঢ়ি ঘৰ বাৰী। কি যে ভয়াৱহ, কি যে আশ্চৰ্য, কাহানিও নেদেখা, কাহানিও নুশুনা এই বাৰিষাৰে বান। পানীতেই আছো আমি, খাবলৈ পানী নাই এটুপিও, থাকিবলৈ নাই আপোন ঘৰখনি, গাঁৱৰ কোনো চিন চাপ নাই। পানী পানী পানী, কেৱল বানপানী। আপোনজনক হেৰুৱালো, নেদেখো আজি জীৱনৰ বাট, চকুৰ পানীৰ বাদে নাই একো। উকা উকা লাগে প্ৰতিটো প্ৰভাত, বানেতো নাজানে মূৰাই মোৰ বাবে কি, বানেতো নাজানে পিতাই মানে কি, বানেতো নাজানে ভোক মানে কি, দুখ মানে কি, বানেতো নাজানে আইৰ বগা সাজ মানে কি, বানেতো নুবুজে ঘৰ মাটি ভেটি মানে কি। বান বৰ অহংকাৰী, চকুৰ আগতেই কাঢ়ি নিলে মোৰ আই, ক'তনো ইমান প্ৰয়োজন মোৰ সুখ, ক'তনো ইমান প্ৰয়োজন মোৰ আইৰ গোটেইটো জীৱনৰ দুখ।
0: এতিয়া শুনক এটি অসমীয়া আধুনিক গীত পৰিৱেশন কৰিছে জুৰি বাঢ়ৈনাথে।

এতিয়া আমি এটি সমবেত সংগীত পৰিৱেশন কৰিছোঁ। পৰিৱেশনত আছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস, অঞ্জলি মহন্ত।

0: স্বৰচিত গল্প এটি শুনাব অঞ্জলি মহন্তই।
1: গল্পটিৰ শিৰোনাম ছাত্ৰী। মালা আজি খুব সোনকালে উঠিছে, নহ'লে যে তাই কামখিনি মিলাব নোৱাৰিব। তাই ঝাৰুডাল লৈ আগফালৰ বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰিলে। তাই কিছু আঁতৰৰ পৰাই মন কৰিলে, মৰ্ণিং ৱাক কৰিবলৈ অহা চুবুৰীৰ দাসক, দাসৰ মুখৰ ভংগীমা, কপালৰ ৰেখাবোৰ তাই বুজি পালে। তেওঁ মুখৰ ভিতৰতে কৈছে, যাত্ৰা নাস্তি। মালাই বুজি পায় মুখৰ আগত নক'লেও বহুতৰে মুখত এই ভাষা, কিন্তু কি কৰিবলৈ আছে তাইৰ? তাইৰ অস্তিত্বটোকতো তাই আৰু নোহোৱা কৰিব নোৱাৰে। বিয়াৰ 5 বছৰ পাছতো মাক হ'ব নোৱাৰাৰ পুৰস্কাৰ হিচাপে গিৰিয়েকে তাইক মাকৰ ঘৰত থৈ গ'ল আৰু আকৌ এবাৰ বিয়া কৰাই এবাৰ পিছে বাপেকী হ'ল। আৰু মালা এই 2 বছৰ যেন এইখন ঘৰৰ আলহীহে। তাইৰ অস্তিত্ব আছে, প্ৰভাৱ নাই, প্ৰসাৰ নাই, যেন ঘৰখনৰ এটা অপ্ৰয়োজনীয় ফাৰ্নিচাৰ, আৱৰ্জনা। বৌয়েকৰ বেকা চাৱনিৰ আগত মালা মানুহজনী কোচ খাই যায়। তাই শুনিয়ে থাকে বৌয়েকৰ ভাষা, অতগাল মানুহৰ জাজ কেতিয়ানো মাৰি শেষ কৰিম। মালাই প্ৰায়ে শুনে কোনোবাই ফোন কৰিলে বৌয়েকে এই ডায়লগটো মাৰেই, অতগাল মানুহ বুলিবলৈ তাই আৰু মাকহে, বাকী ককায়েক বৌয়েক আৰু 4 বছৰীয়া মাইনা। তেওঁ কিহৰ বাবে ইমান উষ্মা? মালাই দেখোন ঘৰ সৰা, মচা, বাচন মজাৰ দায়িত্ব লৈছেই, মাক অসহায়। তেওঁৰ LP 5 বিদ্যাই জীয়েকক একো সহায় কৰিব নোৱাৰে। অৱশ্যে তেওঁ মালাক বিউটি পাৰ্লাৰৰ ট্ৰেইনিংটো তেওঁৰ সাঁচতীয়া পইচাখিনিৰেই দিয়ালে। ঘৰৰ সকলোখিনি সামৰি মেলিও মালাই পাৰ্লাৰখনলৈ ঠিকেই ওলাই যায়। চহৰৰ মাজমজিয়াৰ এই পাৰ্লাৰখনত মালাৰ পৰিচয় যাত্ৰা নাস্তি নহয়। ইয়াত তাই এজনী দক্ষ বিউটিচিয়ান। তাইৰ হাতৰ পাকত একো একোজনীৰ চেলাউৰী ধেনু ভিৰিহিয়া হয়, স্কিনৰ গ্ল' চাবলগীয়া হয়, কাৰোবাৰ নুডলছৰ দৰে চুলি সমান হয় আৰু কাৰোবাৰ চুলি ঢৌ খেলে। তাইৰ মাত কথাই কাষ্টমাৰসকলক চুম্বকৰ দৰে আকৰ্ষণ কৰে। সেয়ে যিসকলে এবাৰ এইখন পাৰ্লাৰলৈ আহে বেলেগলৈ আৰু যাবলৈ মন নকৰে। এইবাবে পাৰ্লাৰৰ মালিকনী বিবি বাইদেউ তাইৰ ওপৰত খুব সন্তুষ্ট। আকৌ আজি পুৱা আগফাল সাৰিবলৈ যাওঁতে তাই যাত্ৰা নাস্তি মুখভংগীৰ সন্মুখীন হ'ল। নাই, তাই এতিয়া এইবোৰ একো নাভাবে। এইবোৰ মন্তব্যই তাইক এতিয়া আৰু স্পৰ্শ নকৰে। তাই আৰু মূল তললৈ ননমায়। বৌয়েকে এবাৰ তাইক এসোপামান কাপোৰ উলিয়াই দিছে, চাওঁ মালা এইখিনি ধুই দিয়াচোন, আজি মোৰ গাটো ভাল নহয়। এই ডাইলগটো বৌয়েকৰ মুখত লাগিয়ে থাকে। বৌ, মই আজি পাৰ্লাৰলৈ যাব লাগে সোনকালে, এটা এপইণ্টমেণ্ট আছে। গা ভাল পালে কাপোৰখিনি ধুই ল'বা। অ' আই, এই আকৌ মুখহে কথা শুনাই, ভোৰভৰাই বৌয়েক আঁতৰিল। অলপ পাছত তাই ওলাই আহিল তাইৰ লগত দিয়া ট্ৰলি বেগটো। হ'ব, চলি যাব, কিছু টকা গিৰিয়েকে তাইৰ নামত আগতেই দি দিছিল। ইমান নিষ্ঠুৰ নহয় চাগৈ মানুহটো, সেইখিনি আছে, তাৰ লগত তাইৰ কিছু জমাও হৈছে। সমুখত এয়া মাক, মা মই আজি বিবিবাৰ ঘৰত থাকিম দেই, কাইলৈৰ পৰা ওচৰতে ৰুম এটা পাইছোঁ তাতে থাকিমগৈ, তোকো কেইদিনমান পাছত লৈ যাম দে। মাকে থৰ লাগি চাই থাকিল। মালা আগবাঢ়িল, এটা সোণ ছটিওৱা সোণালী পাতত তাই খোজ পেটালে। উমাল পুৱাৰ ৰ'দে মুঠি মুঠি সোণ তাইৰ গালৈ ছটিয়াই দিলে।
0: 80ৰ দশকৰ এগৰাকী কইনাৰ মনৰ ভাৱ প্ৰকাশেৰে এটি স্বৰচিত গল্প পাঠ কৰিব সুবৰ্ণ ভূঞাই। এৰি অহা দিনৰ নষ্টালজিয়া, বিয়াৰ জোৰোণ আহি পাবহি আৰু, উখল মাখল পৰিৱেশ। ককাদেউতাই কৈ আছে, হেৰৌ সকলো দিহা পঙন্তি লগাই ঠিক ঠাক কৰি ৰাখ, দেউতাই কামবোৰৰ তদাৰকি কৰি আছে। ইফালে সোনকালে গা ধুই আহি ময়ো কইনাৰ সাজ পিন্ধিব লাগে, 2 দিন পিছত ঘৰখন এৰি যাবলগীয়াৰ দুখখিনি মই ক'ত থওঁ বাৰু। ডিঙিত সোপা মাৰি ধৰা কান্দোন লুকুৱাবলৈ গা ধোৱা ঘৰটোত সোমাই কোনেও গম নোপোৱাকৈ এসোটা কান্দি ল'লোঁ। নতুন ঘৰৰ নতুন পৰিৱেশত কি কৰিম নকৰিম সেয়া মনলৈ আহিবলৈ সময়ে পোৱা নাই। কিন্তু মোৰ জন্মলগ্নৰ পৰাই শৈশৱ কৈশোৰৰ প্ৰতিটো মুহূৰ্ত মৰমেৰে উমেৰে আৱৰি ৰখা এই ঘৰখন, যিখন ঘৰৰ গছলতিকাৰ পৰা চোতালৰ দুবৰিলৈকে মা দেউতা ভাই ভনী সকলোৱে মোৰ দেহ মন অধিকাৰ কৰি বহি আছে, পাৰিমনে বাৰু সিহঁতৰ পৰা আঁতৰি যাব? চেনেহৰ বান্ধোন আৰু দায়িত্ব পালনৰ মাজত টনা আজোৰা। আজি খোবা খুবুনি, দৰাঘৰত মোক থৈ আহিবলৈ প্ৰস্তুতি চলিছে। বিদায় বেলাত মোৰ হাত দুখন দুই হাতৰ মাজত

লৈ দেউতাই ক'লে, যা আই, সকলোৰে লগত মিলিজুলি থাকিবি। বুকুৰ পৰা ওলাই আহিব খোজা শোকটোৱে ডিঙিত আহি আকৌ সোপা মাৰি ধৰিলেহি। নাই, নাকান্দো, দেউতা মাহঁতে সহিব নোৱাৰিব। পদূলিৰ মুখত তেতিয়া বিয়াৰ পিছৰ থম থমকৈ থিয় হৈ থকা বাটচৰা। পৰিয়ালৰ সকলো ওলাই আহিছে মোক দৰাঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাবলৈ। কত আবদাৰ, কত হাঁহি ধেমালি, পঢ়া টেবুলত একেটা লেমৰ পোহৰৰ বাবে টনাজোৰা, চকুৰ আগতে কোলাই বুকুচাই ডাঙৰ হোৱা মোৰ ভাইহঁত, মোৰ লগত গাৰ ছাঁৰ দৰে লাগি থকা মোৰ ভনীজনী, পদূলিৰ বকুলজোপা, পিছফালৰ বাৰান্দাৰ তাঁতৰ শালখন, পুখুৰীৰ পাৰটো, সন্ধিয়া ভৰি হাত ধুই পঢ়াৰ টেবুলত বহাৰ আগতে তুমি চিত্ৰ বৃত্তি মূৰ, মায়ে পঢ়াৰ মাজতে মৰমেৰে আগবঢ়াই দিয়া তপত গাখীৰ আৰু দেউতাৰ মৰমৰ শাসনবোৰ, চকুৰ আগেদি সকলোবোৰে ইমানকৈ অগাদেৱা কৰি মোক কি কৰিব বিচাৰিছে বাৰু? উহ, আৰু নোৱাৰো, ধৈৰ্যৰ বান্ধ খুলি গ'ল। সৰু ভাইটিৰ ডিঙিত সাৱটি ধৰি মই জোৰেৰে চিঞৰি চিঞৰি কান্দি উঠিলোঁ। অসমীয়া গাঁৱৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে সুবৰ্ণ ভূঞা আৰু তেওঁৰ সহযোগীসকলে। সহযোগীসকল হ'ল জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্ত। অসমীয়া সমাজৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দিব খুজিছোঁ। কইনাঘৰ জোৰোণ পিন্ধাবলৈ দৰাপক্ষৰ মানুহ আহি কইনাঘৰৰ ৰভাতলত বহিছেহি।

বাহে কইনা নোহাবর সময় হল।

0: দৰিয়লি গোটৰ পৰা সকলো আইদেউকে শ্ৰদ্ধা আৰু মৰম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: শ্ৰোতা, ইমান আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ দৰিয়লি গোটৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আৰু হাৰমনিয়ামত সংগত কৰিলে কৌৰৱী শইকীয়াই, তবলা আৰু হুলত বিদ্যমান ভূঞাই, অনুষ্ঠানটিৰ আঁত ধৰিলে সুবৰ্ণ ভূঞাই, বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
2: অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

ইমান পৰে আৰাধনাত শ্ৰোতাসকলে ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। আমাৰ এই অনুষ্ঠান পৰিস্থিতিৰ পাছতেই গীতালীত শুনিবলৈ পাব ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা

প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব বয়োজ্যেষ্ঠসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন। 7:35 ৰেঙনি। 7:50 আজিৰ দিনটো গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব 8:00। 8:00 অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 8:02। 8:20 শুনিবলৈ পাব লোকগীত। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 8:45 আৰু 9:00 News@9 শুনিবলৈ পাব। ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব 9:15 আৰু আমাৰ শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা প্ৰচাৰ কৰা হ'ব 9:30। নিশা 10:00 আগবঢ়োৱা হ'ব এখনি নাটক ৰঞ্জিত বৰা ৰচিত কৈলাসত হাহাকাৰ পৃথিৱীৰ বেমাৰ। আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।

এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, "অ' মোৰ ধৰিত্ৰী আই।"

জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ প্ৰণামো তোমাক।

মন ঘূৰি ফুৰি বহুতো দেশত বহুতো কান্দোন শুনিছোঁ। এতিয়া সেইবোৰৰ ইতিহাসে লিখিব লাগে। সেই গাঁও অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা।

শ্ৰোতাসকলে ইমান পৰে আজিৰ গীতালী অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এই আকাশবাণী তেজপুৰ খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ অংশগ্ৰহণ, দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন।

অগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ডলি দেৱী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ আহান জনায়। এই অনুষ্ঠানতে তেওঁ সকলোকে মাদক দ্ৰব্যমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰোৱায়। তেওঁ কয় যে শিক্ষানুষ্ঠান এখনৰ মূল্য কেৱল ৰেংকিং লাভতে সীমাবদ্ধ নহয়, ৰূপান্তৰৰ সাধনাও ইয়াৰ অন্যতম উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা, সাহিত্য, বিজ্ঞান তথা বৌদ্ধিক ক্ষেত্ৰলৈ মানৱ সম্পদৰ বৰঙণি আগবঢ়াই আহিছে বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে তামিল ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা কাৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তামিলনাডু বিশ্ববিদ্যালয়ক অসমীয়া ভাষাৰ গ্ৰন্থ তামিল ভাষালৈ অনুবাদৰ বাবে আহান জনাব। তেওঁ বিশ্ববিদ্যালয়খনক উচ্চ শিক্ষাদান প্ৰক্ৰিয়া উদ্ভাৱনীমূলক কৰি তুলিবলৈ আহান জনায়। শিক্ষা ক্ষেত্ৰৰ উপৰি অসমৰ দ্ৰুত সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি বিকাশ আৰু নিয়োগ সৃষ্টিত অভূতপূৰ্ব ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে উপ ৰাষ্ট্ৰপতিগৰাকী অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলে অভিবাদন জনায়। তাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীত জিলিকা বলুইতৰে পাৰ পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মুখ্য সচিব ডঃ ৰবি কোটা আৰু পঞ্জীয়ক উৎপল শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাগ লয়। 110 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাবাস, আধুনিক মেজ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বীৰঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নামসিংহৰে উপ ৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু ভূপেন হাজৰিকা 100 Years of Wandering Songs আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা বিজ্ঞান মানসিকতা আৰু সময় উপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। শ্ৰীৰাধাকৃষ্ণনে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্ৰী অজন্তা নেওগে এই দৰ্শনকালত উপ ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপ ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হৈছে। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। ইম্ফলত তেওঁ মাইৰংস্থিত IMA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দয়ি পলো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত থাকে। মন্ত্ৰীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ

0: সম্বোধন কৰে। বৈঠকত চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027 বৰ্ষৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ'ব। পৰৱৰ্তী 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা প্ৰদূষণকাৰী কাৰখানা, শিলভগা মিল, ইটাভাটা, সেউজ কৰ দিব লাগিব।
1: আমি প্ৰতি বছৰে ৰাজ্যত খেল মহাৰণ অথবা সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰোঁ ইন অল্টাৰনেটিভ ইয়াৰ্ছত। যোৱা বছৰ আমি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছিলো আৰু সেইবাবে এইবাৰ আমি ৰাজ্যত খেল মহাৰণ অনুষ্ঠিত কৰিম। সাধাৰণতে খেল মহাৰণত আমি 13 বছৰৰ ওপৰৰ আৰু আপ টু 60 ইয়াৰ্ছলৈকে আমাৰ বিভিন্ন প্ৰতিযোগিতাত আমাৰ ৰাইজে বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক ডলী দেৱীৰ পৰা।
2: নিৰ্বাচন আয়োগে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন, 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন, 6 অক্টোবৰত ভোটগ্ৰহণ আৰু 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বিজেপিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত বৈঠকত নিৰ্বাচনী প্ৰস্তুতি তথা তৃণমূল পৰ্যায়ৰ কাম কাজ পৰ্যালোচনা কৰা হয়। আনহাতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ EVM গুদামঘৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত EVM আৰু VVPATৰ সুৰক্ষিত সংৰক্ষণ, CCTV নিৰীক্ষণ ব্যৱস্থা, প্ৰৱেশ নিয়ন্ত্ৰণ আৰু দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণসহ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সুৰক্ষা ব্যৱস্থা বজাই ৰাখি সমাগত উপ নিৰ্বাচন সুচাৰুৰূপে সুৰক্ষিতভাৱে আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডে স্বচ্ছ বায়ু সৰ্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে এই সন্মানে গাঁওখনৰ লগতে ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে সেউজ আৱৰণ অটুট ৰখাৰ প্ৰচেষ্টা হিচাপে চৰকাৰে স্বচ্ছ বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। শ্ৰীবৰুৱাই কয় যে এনেধৰণৰ সাফল্যৰ জৰিয়তে সামূহিক অংশগ্ৰহণে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ প্ৰতিফলিত হয়। নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে আজি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰণ্য শইকীয়াই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত মনোজ কুমাৰ শিকাৰীয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। 2020 বৰ্ষৰ অসম মেঘালয় কেডাৰৰ বিষয়া আৰণ্য শইকীয়াই ইয়াৰ পূৰ্বে কাৰ্বি আংলঙত জিলা আয়ুক্ত হিচাপে সফলভাৱে দায়িত্ব পালন কৰিছিল। জিলা আয়ুক্ত শ্ৰী শইকীয়াই গোঁসাইগাঁও জিলাৰ মহকুমাধিপতি হিচাপেও সেৱা আগবঢ়াইছিল। ইপিনে কলিয়াবৰ সমজিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাপে তেজছ অগ্নিহোত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰূপায়ণ কৰা বছৰজোৰা শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্য কাৰ্যসূচী

কাষৰীয়া মেঘালয়ৰ জনসাধাৰণৰ সৈতে ডক্টৰ হাজৰিকাৰ আছিল প্ৰাণৰ সম্পৰ্ক। শ্বিলঙৰ পৰা ৰাজধানী ভৈয়ামলৈ নামি অহাৰ পাছত প্ৰিয় মানুহৰ বুকুৰ খবৰ ল'বলৈ তেওঁৰ হেঁপাহ জাগিছিল। মনৰ খবৰ দিবলৈ, খবৰ ল'বলৈ নংপুলৈ যোৱাৰ কথাও তেওঁ গানেৰে গাইছিল। নগাপাহাৰ আৰু অসমৰ সম্পৰ্ক যুগ যুগৰ, সেই সম্পৰ্ক তাহানিৰ গদাপাণী আৰু ডালিমিৰ সময়ৰে। আজিৰ আধুনিক গদাপাণী আৰু ডালিমিয়ে সেই মিঠা সম্পৰ্কক বৰ গুৰুত্ব নিদিলেও ডক্টৰ হাজৰিকাৰ এই গীতে যেন সোঁৱৰাই পাহাৰ আৰু ভৈয়ামৰ মানুহৰ এনাজৰীডালৰ কথা।

0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ কাম কাজৰ লগতে কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাসমূহক আঁচনিসমূহ ৰূপায়ণৰ স্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ভি ভি জিৰামজী আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণকে ধৰি গুৰুত্বপূৰ্ণ আঁচনিৰ জিলাভিত্তিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে স্বচ্ছ আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰে।
1: গোৱালপাৰা জিলাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত মাটিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বসবাস কৰি থকা পৰিয়ালসমূহৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱা হয়। খাৰিজা পাইকান, খামাৰ মানিকপুৰ, ভোজমালা দ্বিতীয় খণ্ড, জচৰদি আৰু টেঙাবাৰীকে ধৰি পাঁচখন ৰাজহ গাঁৱৰ মুঠ 73টা পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলোৱা হয়। খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু চৰকাৰৰ অনুমতি অবিহনে গৃহ নিৰ্মাণ তথা জলাশয়ৰ লগতে প্ৰাকৃতিকভাৱে বৈ অহা পানীৰ পথ বন্ধ কৰাৰ অভিযোগত এই পৰিয়ালসমূহৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বুলি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জিলাখনৰ হাছিলা বিল, উৰুপত বিল আৰু কুমৰী বিলৰ লগতে বগুলামাৰী প্ৰস্তাৱিত সংৰক্ষিত অঞ্চলক অতি শীঘ্ৰেই সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি দখলমুক্ত কৰাৰ চেষ্টা চলোৱা হ'ব। উল্লেখযোগ্য যে কৃষ্ণাইৰ চাব্ৰাঘাট ভূমি সংৰক্ষণ সমিতি নামৰ সংগঠনটোৱে মাটিয়াৰ ৰাজচক্ৰৰ বিভিন্ন এলেকাত মধ্যভোগীৰ জৰিয়তে দৰং, বিলাচীপাৰা, কলগাছিয়া, ধুবুৰী, মানকাছৰ আদিৰ পৰা অহা একাংশ লোকে ভূমি ক্ৰয় কৰি বসবাস কৰা বুলি প্ৰশাসনক অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ অংশগ্ৰহণ। দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠক, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন। সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ কাইলৈ সামৰণি আৰু গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं करिश्मा राय। निर्वाचन आयोग ने असम की नागांव लोकसभा सीट पर उपचुनाव की घोषणा की है। इसके साथ ही तमिलनाडु और पश्चिम बंगाल की दो दो विधानसभा सीटों और पुद्दुचेरी की एक सीट पर उपचुनाव की घोषणा की गई है। आयोग ने बताया कि तमिलनाडु की मदुरंतकम और धरपुरम सीट, पश्चिम बंगाल की रजीनगर और नंदीग्राम सीटें तथा पुद्दुचेरी की थट्टन चावड़ी विधानसभा सीट पर मतदान होगा। लोकसभा और विधानसभा उपचुनाव की अधिसूचना बुधवार को जारी की जाएगी। नामांकन इस महीने की 16 तारीख तक दाखिल किए जा सकते हैं। मतदान 6 अक्टूबर को और मतगणना 9 अक्टूबर को होगी। गृहमंत्री अमित शाह ने आज गोवा पुलिस को प्रतिष्ठित राष्ट्रपति पुलिस ध्वज प्रदान किया। इस अवसर पर गृहमंत्री ने गोवा पुलिस की सेवा, व्यावसायिकता, साहस और अनुशासन की सराहना की।
3: 8 दशकों की गौरवशाली गोवा पुलिस की सेवा राष्ट्रपति जी के दिए हुए निशान के साथ देश भर की पुलिस की कतार में खड़ी है। ये गौरव जिन जिन राज्यों की पुलिस को मिला वो पुलिस के

সম্পৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ভাৰতে আই এম এফৰ দক্ষিণ এছিয়া আঞ্চলিক প্ৰশিক্ষণ আৰু কাৰিকৰী সহায়তা কেন্দ্ৰক আগবঢ়োৱা সহযোগিতাক উপ পৰিচালন সঞ্চালকগৰাকীয়ে প্ৰশংসা কৰে।

চৰকাৰে গ্ৰহণ কৰা বিত্তীয় ব্যৱস্থাপনা আৰু বিভিন্ন সহায় সহযোগিতাৰ শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া গ্লোবেল ফিনটেক ফেষ্ট চমুকৈ জি এফ এফ 2026ৰ উদ্বোধন কৰিব। জি এফ এফ হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু প্ৰভাৱশালী বাৰ্ষিক বিত্তীয় প্ৰযুক্তি সন্মিলন। উল্লেখযোগ্য যে জি এফ এফ 2026ৰ জৰিয়তে ডিজিটেল লেনদেন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত ভিত্তি কৰি সম্ভাৱনাৰ পৰা বাস্তৱ প্ৰভাৱৰ দিশে আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তিয়ে কেনেদৰে বিশ্বজুৰি নাগৰিক, উদ্যোগ আৰু অৰ্থনীতিৰ বাবে বিশ্বাসযোগ্য, সৰ্বাংগীন আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে তালেগাঁৱৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত আজি গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান আগবঢ়ায়। অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে গোৱা আৰক্ষীৰ সেৱাৰ মনোভাৱ, পেচাদাৰিত্ব আৰু অনুশাসনৰ প্ৰশংসা কৰে। আভ্যন্তৰীণ নিৰাপত্তা বৰ্তাই ৰখা তথা উপকূল সুৰক্ষা আৰু গোৱাৰ পৰ্যটন আৰু অৰ্থনীতিৰ ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা গোৱাৰ আৰক্ষী জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহমন্ত্ৰী শ্বাহে গোৱাৰ আৰক্ষী বাহিনীক মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আৰু 2029 চনৰ ভিতৰত মাদক দ্ৰব্য সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে কাম কৰিবলৈ আহান জনায়। এই অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্ত, আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে সংস্থাটোৰ ব্যক্তিগতকৰণৰ খবৰ অস্বীকাৰ কৰিছে। আজি বাংগালুৰুত চি আই আই এ আয়োজন কৰা এখন বাণিজ্য মেলাত অংশগ্ৰহণ কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত ইছৰোৰ মুৰববীগৰাকীয়ে কয় যে ইছৰো হৈছে এটা চৰকাৰী সংস্থা আৰু এই সংস্থাটোৰ ব্যক্তিগতকৰণৰ কোনো প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। অৱশ্যে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি আৰু নতুন মহাকাশ নীতিৰ সৈতে সংগতি ৰাখি ব্যক্তিগত খণ্ড মহাকাশ কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি দেশখনক বিশ্বৰ ঔষধ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আন্তৰ্জাতিকভাৱে স্বাস্থ্যসেৱাৰ উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত কৰাৰ বাবে আহান জনায়। নতুন দিল্লীত ফাৰ্মামেটছ আৰু লেভ নেক্সট 2026 উদ্বোধন কৰি শ্ৰীগোৱেলে স্বাস্থ্যখণ্ডৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে নতুন ঔষধ আৰু শেহতীয়া চিকিৎসা সৰঞ্জামৰ বিকাশৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে সৃষ্টি হোৱা সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ এই উদ্যোগটোৰ সৈতে জড়িত লোকসকললৈ আহান জনায়। শ্ৰীগোৱেলে দেশৰ বিকাশৰ যাত্ৰাত বৰঙণি যোগাবলৈ সকলো পক্ষলৈ আহান জনোৱাৰ লগতে সকলোৰে বাবে মানসম্পন্ন শিক্ষা, স্বাস্থ্যসেৱা আৰু সা সুবিধা সুনিশ্চিত কৰাৰ হকে কাম কৰাৰ পোষকতা কৰে। গৱেষণা, ঔষধ তথা চিকিৎসা খণ্ডৰ সা সৰঞ্জামসমূহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি শ্ৰীগোৱেলে এই খণ্ডত আত্মনিৰ্ভৰশীলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে যৌথ পদক্ষেপসমূহৰ লগতে ক্ৰেতা বিক্ৰেতাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজ্যসমূহৰ বৰ্ধিত অংশগ্ৰহণৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কাম কাজ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কাৰ্যপন্থা পৰ্যালোচনা কৰিবলৈ আয়োজিত এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অহা বছৰৰ মাৰ্চৰ পূৰ্বে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে অগ্ৰাধিকাৰ দিয়া আন্তঃগাঁথনিমূলক দিশসমূহ বিকশিত কৰি তোলাৰ কাৰ্যপন্থা আলোচনা কৰা হয়। বৈঠকত শ্ৰীচৌহানে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লক্ষ্যত উপনীত হ'বলৈ ৰাজ্য চৰকাৰসমূহৰ সক্ৰিয় অংশগ্ৰহণ তথা সঠিক সমৰ্থন লাভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ শক্তিশালী সমন্বয়, যথাসময়ত বিত্তীয় সমৰ্থন, আধুনিক আন্তঃগাঁথনি, যথেষ্ট জনবল আৰু জিলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা কাৰ্যপন্থাসমূহৰ সঠিক ৰূপায়ণৰ প্ৰয়োজন। ইয়াৰ জৰিয়তে কৃষক সম্প্ৰদায়সমূহ উপকৃত হোৱাৰ লগতে কৃষিখণ্ডত শেহতীয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পাৰি বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কেন্দ্ৰৰ সৈতে শক্তিশালী সমন্বয় থকা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰসমূহ গ্ৰামীণ উদ্যমিতা, উদ্ভাৱন, দক্ষতা বিকাশ তথা কৃষি প্ৰযুক্তি উপলভ্যতাৰ ক্ষেত্ৰত কাৰ্যকৰী মঞ্চ হিচাপে বিকশিত হৈ উঠিব। কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কাম কাজ সুচাৰুৰূপে ৰূপায়িত হোৱাটো সুনিশ্চিত কৰিবলৈ জনবল অতি গুৰুত্ব

0: পূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যসমূহে খালী হৈ থকা পদসমূহ সময়মতে পূৰ কৰা উচিত। বৈঠকত 2028 চনৰ ডিচেম্বৰৰ পূৰ্বে সকলো কৃষি বিজ্ঞান কেন্দ্ৰত ইনকিউবেচন তথা দক্ষতা কেন্দ্ৰ স্থাপনৰ সবিশেষ আলোচনা কৰা হয়। তদুপৰি বৈঠকত প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা ৰূপায়ণ কৰা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকাৰ বিষয়েও আলোচনা কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 2026 মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনবাড়ী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনেৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনবাড়ী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্যৰ তালিকা প্ৰস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। লাক্সেমবাৰ্গৰ অৰ্থনীতি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, শক্তি আৰু পৰ্যটন মন্ত্ৰী লেক্স ডেলেছে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে জনোৱা মতে বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত চলি থকা সহযোগিতাৰ স্থিতি, ভৱিষ্যতৰ উন্নয়ন আৰু অধিক প্ৰতিষ্ঠানিক তথা বাণিজ্যিক সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। এই আলোচনা সন্দৰ্ভত মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজৰ সুসম্পৰ্কই দুয়োখন দেশৰ মাজত চলি থকা সহযোগিতাক অধিক শক্তিশালী কৰিব। 2022 চনৰ ফেব্ৰুৱাৰীত মহাকাশৰ অন্বেষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ খণ্ড দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। মন্ত্ৰালয়ে জনোৱা মতে এই অংশীদাৰিত্বৰ বাণিজ্যিক দিশো শেহতীয়াকৈ গঢ় লৈ উঠিছে। এই অংশীদাৰিত্বৰ বাবে লাক্সেমবাৰ্গৰ দুটা কৃত্ৰিম উপগ্ৰহ PSLV-ৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছে। এই বৈঠকত লেক্স ডেলেছে মহাকাশ উপগ্ৰহ যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰৰ সুবিধাৰ ক্ষেত্ৰত লাক্সেমবাৰ্গৰ ভাৰতৰ সৈতে বাঢ়ি অহা সম্পৰ্কৰ বিষয়েও আলোচনা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি চমুকৈ IMF-ৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লাৰ্কক সাক্ষাৎ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে তালেগাঁৱৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত গোৱা আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ সন্মান আগবঢ়ায়। আৰু লাক্সেমবাৰ্গৰ শক্তি আৰু পৰ্যটন মন্ত্ৰী লেক্স ডেলেছে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো জ্যেষ্ঠজন।

0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই নিবেদন কৰিবলৈ লৈছোঁ জ্যেষ্ঠজন অনুষ্ঠানটি। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছোঁ তেজপুৰ মানিকনগৰ নামঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলে লোৱা ভাদমহীয়া নাম আৰু দিহানাম, লগতে কিছু কথা। আহকচোন শ্ৰোতাসকল, এতিয়া আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ। নমস্কাৰ, প্ৰথমে আপোনালোক সকলোকে আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ কাষ চাপিছোঁ নামঘৰত লৈ থকা ভাদমহীয়া নাম আমাৰ শ্ৰোতাৰ কাষলৈ লৈ যোৱাৰ প্ৰয়াসেৰে। প্ৰথমতে আমি জানিবলৈ বিচাৰিছোঁ এই নামঘৰৰ বিষয়ে কিছু কথা, আৰু এই বিষয়ে আমাক জনাইছে এজন জ্যেষ্ঠ ব্যক্তি, তেখেতে কি কয় শুনো আহকচোন।
1: নমস্কাৰ, আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: আপোনাৰ পৰিচয়টো জানিব পাৰোঁনে?
2: মোৰ শ্ৰী বলৰাম বৰা।
1: হয়, আৰু মানিকনগৰ নামঘৰৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত?
2: মই 76 তেতিয়াৰ পৰাই মই ইয়াত জড়িত হৈ আছোঁ। প্ৰথমতে আমাৰ ইয়াত 7 ঘৰ মানুহ আছিলে, তাৰপিছত তেওঁলোকে প্ৰথমতে ইয়াতে মাঘৰ বিহু মিতি জোৰাই ভোজ ভাত খাইছিলে। খোৱাৰ পিছত তেওঁলোকৰ মনত ভাৱ হ'ল যে ইয়াত আমি একেলগে লগ খাই পেলাই হ'লে আমি সমানে আমাৰ ঠাই লাগে। সেই ঠাইখন লৈ পেলাই নামঘৰ মানে ব্যৱস্থাটো এতিয়া মনত ভাবিলে, ভবাৰ পিছতেই এই মজুৰা মাটি আছিলে, দেৱচৌধুৰী আছিলে, এই তেওঁলোকৰ পৰিয়ালৰ লগত আলোচনা কৰি পেলাই ইয়াতে প্ৰথমতে

চাৰিটা বাঁহৰ খুঁটা আৰু চচলা টিং দি পেলাই চালি এখন দি পেলাই ইয়াতে প্ৰথম মানে হিচাপে আমি আয়োজন কৰিছিলোঁ। আৰু আমাৰ ইয়াত থকা বয়সস্থ সেই আইসকল সেই সাতগৰাকী আঠগৰাকীমান গোট খাই পেলাই নাম প্ৰসংগ বন্তি গছো জ্বলাই এনেকৈ চলি থকাৰ পিছতেই আমি আকৌ ভাবিলোঁ যে অলপ পৰিসৰটো বহল কৰিব লাগে। তেতিয়া আমি ছটা শিলৰ খুঁটাৰ ব্যৱস্থা কৰি পেলাই ইয়াত তেতিয়া সেই মানুহ বিশেষকৈ সাত আঠজনেও আছিলে। তেওঁলোকৰ ভিতৰত কৈলাশ সিং বুলি এজন আছিলে আৰু মহিবাৰ তেওঁ মুখ্য আছিলে। তাৰপিছতে পদুম দাস, লক্ষী গায়ন আৰু মদন শইকীয়া, গিৰিধৰ বৰা এনেকৈ আৰু লগত আমিও আছিলোঁ। তেওঁলোকৰ সৈতে মানে হাঙি ভাগ কৰি পেলাই পকা খুঁটাকেইটা আনি পেলাই ইয়াত থিয় কৰি তেনেকৈ দুচলীয়া টিং দি পেলাই ঘৰ এটা ব্যৱস্থা কৰিলে। তাৰপিছতে আমাৰ এইখিনিতে এজন মই বৰদলৈ পৰিয়ালৰ ফালৰ পৰা অকণমান সৰু আসন এখন আনি পেলাই তাতে প্ৰতিষ্ঠা কৰি পেলাই প্ৰথমতে চলিলোঁ। তাৰপিছতে ইয়াৰ পৰিসৰটো বৃদ্ধি কৰিবৰ কাৰণে আমি আকৌ মণিকূট হিচাপে এতিয়া এই আসনভাগ যে দেখিছোঁ মণিকূটৰ এই আসনভাগৰ কাৰণে দান বৰঙণি বিচাৰি পেলাই আগবাঢ়িলোঁ। আমাৰ সৌভাগ্য এই হাউচিং কলনীত মাধৱ নাথ বুলিয়ে এজন মানে প্লেনিং অফিচাৰ তেওঁ আছিলে। মানে তেওঁলোকৰ ঘৰত আমি দান বিচাৰি যাওঁতেনেই তেওঁ ক'লে যে মইনো কি 100 টকা দান দিম, মই 1,00,000 টকা আপোনালোকলৈ আগবঢ়াম চৰকাৰৰ ফালৰ পৰা। আমি সেই তেওঁ পোৱাৰ পিছতেই মানে আমাৰ ইয়াতেই এই খুঁটাকেইটা প্লেন কৰি পেলাই তাৰপিছত সেই 1,00,000 টকাই দি নামঘৰভাগ হ'ল। আৰু এই সন্মুখত মণিকূটৰ ভাগৰ কাৰণে বৰঙণি যে বিচাৰিছিলোঁ সেই টান বৰঙণিয়ে এই মণিকূট ভাগৰ এই তলৰ এইখিনি টাইলছ লগাই পেলাই এইখিনি ব্যৱস্থা আমি কৰিলোঁ। এনেকৈয়ে আমাৰ নামঘৰভাগ হ'ল।

0: গোবিন্দায় নমো নমঃ। নমঃ পংকজনাভায় নমঃ পংকজমালিনে নমঃ পংকজনেত্রায় নমস্তে পংকজাঙ্ঘায়। বহুদেব সুতং কৃষ্ণং কংস সানুরমর্দনং দৈবকী হীরানন্দং কৃষ্ণং বন্দে জগদ্গুরুং।
1: নমস্কাৰ, আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো। আপোনাৰ পৰিচয়টি জনাব।
2: মোৰ নাম সুৰেণ শইকীয়া।
3: আপুনি এই নামঘৰৰ এতিয়া বৰ্তমান
2: মই আগতে সভাপতি আছিলোঁ, তাৰপিছত সম্পাদকো চলালোঁ, তাৰপিছতে এতিয়া মই মানে উপদেষ্টা হিচাপে কৰি আছোঁ।
3: এই নামঘৰৰ লগত কিমান মানুহ এতিয়া জড়িত হৈ আছে?
2: এতিয়ালৈকে আমাৰ 90 ঘৰ আছে।
3: 90 ঘৰ মানুহ আছে। আৰু প্ৰত্যেক ভাদ মাহতে আপোনালোকে নাম
2: ধৰোঁ? প্ৰত্যেক ভাদ মাহত, লগতে দুমাহীকেইটা পতা হয়। আমাৰ প্ৰতিটো দুমাহীকে আমাৰ নামঘৰত প্ৰতিষ্ঠা কৰা হয়। আইসকল আহে, ঘৰৰ পৰা বাপসকল আহে, সকলোৱে মিলি প্ৰতিষ্ঠা কৰা হয়।
3: এতিয়া আপোনালোকে কি পৰিৱেশন কৰিব?
4: এতিয়া আমি প্ৰসংগীয়া নাম এফাকি গাওঁ।

0: এইখিনিতে আমি আৰু এগৰাকী আই মাতৃক লগ পাইছিলোঁ। তেখেত নামঘৰৰ প্ৰতিষ্ঠা কালৰে পৰা ইয়াৰ লগত জড়িত। বাইদেউ আপোনাৰ নামটো জনাব।
1: ফুল দাস
0: বাইদেউ, এতিয়া কওকচোন আপুনি নামঘৰৰ বিষয়ে।
1: প্ৰথম অৱস্থাৰ পৰা আমি চাৰিগৰাকী আমাৰ ইয়াত, নিৰ্মালী বৰা, মই আৰু আমাৰ আইতা এগৰাকী আছিল, তেওঁৱেই আমাৰ নামঘৰ প্ৰতিষ্ঠা কৰা মূল মানুহ তেওঁহে। তেওঁ এতিয়া নাই। আইতাই আমাক নাম শিকালে, মানে সকলো তেওঁৱেই আমাক দিহা পৰামৰ্শ দি দিলে, তেতিয়াৰ পৰাই আমি এইখিনি পাইছোঁহি।
0: আৰু আপোনালোকে যে প্ৰত্যেক বছৰে ভাদ মাহত নাম লয়, আমাৰ ভাদ মাহত নাম কিয় লোৱা হয়?
1: কি আগৰ পৰা চলি আহিছে যে ভাদ মাহত আমি ভকতসকলে ভগৱানৰ ওচৰত সেৱা জনাই তেওঁৰ নাম লৈ, যেন আমাৰ বছৰটো কুশলে থাকক, সকলো মানুহ সুকলে থাকক, বেমাৰ আজাৰ দূৰ হওক, সেই আশীৰ্বাদ লৈ পেলাই আমি ভাদ মাহটো পাছোঁ দেই।
0: ধন্যবাদ। এইবাৰ শ্ৰোতালৈ আগবঢ়াইছোঁ মানিক নগৰ নামঘৰৰ আই মাতৃ আৰু বাপসকলে পৰিৱেশন কৰা এটি দিহানামৰ

শীর্ষক কবিতাৰ সমস্বৰে আবৃত্তিৰ দ্বাৰা সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় গহন উদ্যানত। একেদৰে দৰং মহাবিদ্যালয় চৌহদতো আজিৰ দিনটোত বিশ্বনাথ আৰু শোণিতপুৰ মাণ্ডলিক ভিত্তিত আয়োজন কৰা ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত 150ৰো অধিক প্ৰতিযোগীয়ে সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে। আনহাতে কাইলৈ মহাবিদ্যালয় চৌহদতে ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিনৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে বুলিও জানিব পৰা গৈছে। আনহাতে তেজপুৰৰ 8টাকৈ জাতীয় সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু তেজপুৰীয়া ৰাইজৰ সহযোগত গঠন হোৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিয়ে বৰ্ষজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ উদযাপন কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ শোণিতপুৰ জিলা প্ৰশাসন আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সহযোগত বিশেষভাৱে উদযাপন কৰা হ'ব গাম তোমাৰেই গান শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা এই সামৰণি অনুষ্ঠানত বক্তৃতানুষ্ঠান আৰু গ্ৰন্থ উন্মোচনকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। পুৱাৰ ভাগত ডক্টৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগণত থকা সুধাকণ্ঠৰ পূৰ্ণায়ক প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। ইয়াৰ পিছতে বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ঋষিকেশ গোস্বামীয়ে সুধাকণ্ঠৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে আলোকপাত কৰিব। এই অনুষ্ঠানতে দুখনকৈ গ্ৰন্থও উন্মোচন কৰা হ'ব। বিয়লিৰ ভাগত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গাম তোমাৰেই গান শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দ্বাৰা পৰিৱেশিত সংগীতালক্ষ্য পৰিৱেশন কৰা হ'ব। ইয়াৰ উপৰিও সুধাকণ্ঠৰ জীৱন দৰ্শনৰ ভিত্তিত ৰচিত পৰিচালিত বিশেষ সংগীতালক্ষ্য আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। আনহাতে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত সংগীত শিল্পী সুধাকণ্ঠৰ সান্নিধ্যৰে মহিয়ান বেংগীয়া হেমন্তই। ইয়াৰ উপৰিও বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শোণিতপুৰৰ খনামুখৰ আব্দুল ৰহমানক বিদেশী ঘোষণা কৰা হৈছে। দেশ ত্যাগৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা দণ্ডাধীশে। উল্লেখ্য যে শোণিতপুৰ জিলা দণ্ডাধীশে চাৰিদুৱাৰ থানাৰ অন্তৰ্গত খনামুখৰ 1 নম্বৰ মিৰিপথাৰ গাঁৱৰ বাসিন্দা তথা প্ৰয়াত আব্দুল হামিদৰ পুত্ৰ আব্দুল ৰহমানক বিদেশী বুলি নিশ্চিত কৰি তেওঁক ৰাজ্য তথা দেশৰ পৰা বহিষ্কাৰ কৰাৰ এক নিৰ্দেশ জাৰি কৰা হৈছে। 31 আগষ্টত জাৰি কৰা এই নিৰ্দেশ অনুসৰি তেজপুৰৰ বালিপাৰাস্থিত 7 নম্বৰ বিদেশী ন্যায়াধীকৰণে FTDCৰ 1835 নম্বৰ গোচৰৰ ভিত্তিত 2025ৰ 27 মাৰ্চৰ এক আদেশ যোগে আব্দুল ৰহমানক এজন বিদেশী নাগৰিক বুলি নিশ্চিত কৰিছিল। জিলা দণ্ডাধীশৰ নিৰ্দেশটোত লগতে উল্লেখ কৰিছে যে এজন ঘোষিত বিদেশী হিচাপে ভাৰত বা অসমত তেওঁৰ উপস্থিতি সাধাৰণ ৰাইজৰ স্বাৰ্থ আৰু ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে হানিকাৰক। এই নিৰ্দেশ লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত আব্দুল ৰহমানক ধুবুৰী শ্ৰীভূমি দক্ষিণ শালমৰা মানকাছাৰ পথৰ জৰিয়তে অসম তথা ভাৰতৰ ভূখণ্ড ত্যাগ কৰিবলৈ আদেশ দিয়া হৈছে। তদুপৰি লোকজনে এই নিৰ্দেশ পালন নকৰিলে চৰকাৰে তেওঁক ৰাজ্য তথা দেশৰ ভূখণ্ডৰ পৰা বলপূৰ্বক আঁতৰাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও নিৰ্দেশটোত উল্লেখ কৰা হৈছে। ৰাজ্যজুৰি একেটা দিনতে প্ৰায় 350ৰো অধিক ঠগ প্ৰবঞ্চকক আৰক্ষীয়ে এক বিশেষ অভিযান চলাই গ্ৰেপ্তাৰ কৰাৰ সময়তে শোণিতপুৰত 11জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে 3জন তেজপুৰ সদৰ থানাৰ অন্তৰ্গত আৰু 8জন ঢেকীয়াজুলি থানাৰ অন্তৰ্গত। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিভিন্ন লোকক ঠগ প্ৰবঞ্চনাৰে এইসকল প্ৰবঞ্চকে প্ৰতাৰণাৰ জাল মেলি বিভিন্ন ধৰণে প্ৰবঞ্চনা কৰি আহিছিল। তেজপুৰত ধাৰাবাহিকভাৱে অব্যাহত আছে চিলনী চোৰৰ তাণ্ডৱ। তেজপুৰত শিক্ষয়িত্ৰী ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিয়াৰ ঘটনা সংঘটিত হয় ৰত্নপুৰৰ অঞ্চলত। আনহাতে আজিৰ দিনটোতো চান্দমাৰী পাৰ্বতী নগৰ অঞ্চলত এগৰাকী মহিলাৰ পৰা একেধৰণে সোণৰ চেইন ডিঙিৰ পৰা কাঢ়ি লৈ যায়। তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু পূব শোণিতপুৰ ক্ৰীড়া সন্থাৰ সহযোগত ৰাজেন বৰঠাকুৰ সোঁৱৰণি চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা অহা 2 অক্টোবৰৰ পৰা চামধৰা হাইস্কুল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। সেই উদ্দেশ্যে দুয়োখন ক্ৰীড়া সন্থাৰ সিদ্ধান্ত অনুযায়ী এক টুৰ্ণামেণ্ট কমিটি গঠন কৰা হয়। তেজপুৰৰ বামপৰ্বতীয়া হেঙ্গুলেশ্বৰ মন্দিৰৰ সমীপত এটা যোগ কেন্দ্ৰৰ উদ্বোধন কৰা হয়। 2017 চনত সদৌ অসম ভিত্তিৰ লগতে সৰ্বভাৰতীয় যোগ পৰীক্ষাত

ভিত্তিত যোগৰাণী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা দিশা দাসৰ তত্বাৱধানত ব্যৱস্থা কৰা যোগ কেন্দ্ৰটো উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা চিত্ৰ ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাসে। অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা MBBS MRCP ডিগ্ৰী লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা লণ্ডনৰ ৰয়েল কলেজ অৱ ফিজিচিয়ান ফেলোশ্বিপ লাভ কৰোতা তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰখ্যাত চিকিৎসক ডাঃ লক্ষী গোস্বামীৰ 91 সংখ্যক উপজা দিন পালন কৰা হয়। বাসগৃহতে বিশিষ্ট সমাজকৰ্মীগৰাকী জড়িত হৈ থকা অনুষ্ঠানসমূহে উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে। বিভিন্নজনৰ উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে ডাঃ লক্ষী গোস্বামীয়ে সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। তেওঁ লগতে ভূপেন হাজৰিকাৰ সৃষ্টিৰ বহু নজনা কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে। উল্লেখ যে 90 বসন্ত অতিক্ৰম কৰা এইগৰাকী বিশিষ্ট সমাজকৰ্মী প্ৰজ্ঞাৰ সাধক ডাঃ লক্ষী গোস্বামীয়ে দীৰ্ঘদিন ধৰি সমাজ জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ শিক্ষক দিৱসত 93 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দময়ন্তী বৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ গীত কবিতা আলক্ষৰে জীপাল হয় বিজয় চন্দ্ৰ ভাগৱত ভৱন। কেৱল ভক্তি ইতিহাস পঢ়িলেই পৰম্পৰা ৰক্ষা হ'ব নোৱাৰে বুলি মন্তব্য কৰাৰ লগতে শিক্ষা নীতি সন্দৰ্ভতো বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ডক্টৰ সঞ্জীৱ পল ডেকাই। 65 সংখ্যক শিক্ষক দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত 34 শিক্ষক শিক্ষয়িত্ৰী বিভূষিত হ'ল কৃতি শিক্ষকৰ অভিধাৰে। সম্বৰ্ধনা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰাৰ লগতে সকলো বৃত্তিত জড়িত লোকসকলক শিক্ষকেই জীৱনৰ আদিপাত শিকায় বুলি মন্তব্য কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে। ভাৰতীয় গুৰু পৰম্পৰাই শিক্ষকসকলক মাৰ্গদৰ্শক হিচাপে প্ৰতিষ্ঠা কৰিছে বুলি মন্তব্য কৰে বৰচলাৰ বিধায়ক ঋতুবৰণ শৰ্মাই। একেদৰে শ্ৰেণীকোঠা আৰু ব্যক্তিগত সামাজিক উভয় জীৱনতে শিক্ষকসকলে একেধৰণৰ নীতি আদৰ্শৰে খোজ দিব লাগে বুলি মন্তব্য কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বিনীতা দেৱ চৌধুৰীয়ে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিদ্যালয় শিক্ষা বিভাগৰ লগতে জিলা সকলো শিক্ষক সংগঠনৰ সহযোগত 5 ছেপ্টেম্বৰৰ দিনটোত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা 65 সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে 34 কৃতি শিক্ষকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ উপস্থিতিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে শিক্ষাবিদ ডক্টৰ বিনীতা দেৱ চৌধুৰী। তেজপুৰৰ অন্যতম অগ্ৰণী সামাজিক সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান ঐতিহ্যমণ্ডিত তৰুণ অসম সংঘই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। গ্ৰন্থচ্ছাদন অনুষ্ঠানৰ উদ্যোগত অসমীয়াৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিকভাৱে প্ৰতি মাহৰ প্ৰথমটো সোমবাৰে বিশ্ব বিস্তৃত বৰেণ্য শিল্পীগৰাকীৰ বিভিন্ন দিশৰ বিষয়ক লৈ আলোচনা আদিৰ আয়োজন কৰি আহিছে। আজিও এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। এই কাৰ্যসূচীত দেশপ্ৰাণ লক্ষীধৰ শৰ্মা সভাগৃহত গীতে মাতে ডক্টৰ ভূপেন হাজৰিকা শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকা সম্পৰ্কত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে প্ৰবীণ সাংবাদিক গৌতম শৰ্মাই। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত হাঁচিপতীয়া পুথি পঠন আৰু পাঠ সমীক্ষা শীৰ্ষক বিষয়ক কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। অসমৰ শতিকা পুৰণি হাঁচিপতীয়া পুথিসমূহৰ বৈজ্ঞানিক সংৰক্ষণত গুৰুত্ব প্ৰদান কৰে অধ্যাপক অসীমজ্যোতি ঠাকুৰে। পেঞ্চিলভেনিয়া বিশ্ববিদ্যালয়ৰ কিউৰেটৰ কলা ঐতিহাসিক ডক্টৰ লিন ৰেনচমৰ এই অনুষ্ঠানত বিশেষ অংশগ্ৰহণে উৎসাহিত কৰে শিক্ষাৰ্থীসকলক। ডিজিটাইজিং আছাম প্ৰকল্পৰ মুৰব্বী মৃণাল তালুকদাৰৰ ডিজিটাইজেশ্যন সম্পৰ্কীয় বিভিন্ন দিশ আলোকপাত কৰাও পৰিলক্ষিত হয়। প্ৰবীণ অভিনেত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বাটকটীয়া 93 বছৰীয়া ভানু পদ্মাৱতীক ঐতিহ্য তেজপুৰ সন্মানেৰে বিভূষিত কৰা হয়। তেজপুৰৰ ঐতিহ্যমণ্ডিত পৰিয়ালৰ হেৰিটেজ বাসগৃহত ঐতিহ্য তেজপুৰৰ এক অনাড়ম্বৰ অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰীগৰাকীক এইদৰে সন্মানিত কৰা হয়। শিক্ষাৰ বাবে তেখেতৰ আজীৱন সমৰ্পণৰ প্ৰতি যথাযথ সন্মান জনায় অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

5 ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস উপলক্ষে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মাধৱৰ নিবাসী 95 বছৰীয়া জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক তেওঁৰ বাসগৃহত অনুষ্ঠিত এক কাৰ্যসূচীত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনা জ্ঞাপন ৰাজ্যপাল অসম বৰিষ্ঠ শিক্ষা সন্মান পদক্ষেপৰ অংশ, যাৰ অধীনত শিক্ষাৰ কামত আজীৱন সেৱা আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে শিক্ষক দিৱস উপলক্ষে নিজ নিজ জিলাৰ জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক সন্মান জনোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্যপালগৰাকীয়ে। এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপাল আচাৰ্যই নৱপ্ৰজন্মক গঢ় দিয়া আৰু জাতিৰ বৌদ্ধিক আৰু সামাজিক তন্ত্ৰ শক্তিশালী কৰাত শিক্ষকসকলৰ অমূল্য অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে শিক্ষকসকলক শ্ৰদ্ধা আৰু সন্মান জনোৱাটো সদায় ভাৰতৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। এজন শিক্ষাবিদ হিচাপে প্ৰফুল্ল কুমাৰ বৰঠাকুৰৰ দীঘলীয়া যাত্ৰাৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে তেওঁ কেইবাটাও প্ৰজন্মৰ ৰূপান্তৰৰ সাক্ষী হৈ আহিছে আৰু তেওঁৰ দ্বাৰা প্ৰদান কৰা মূল্যবোধ, জ্ঞান আৰু আত্মবিশ্বাসে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত চিৰস্থায়ী ছাপ পেলাইছে। তেওঁ মন্তব্য কৰে যে এয়া এজন শিক্ষকৰ আটাইতকৈ ডাঙৰ অৱদান তথা কৃতিত্ব। মাননীয় ৰাজ্যপালগৰাকীয়ে কয় যে ৰাষ্ট্ৰই বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে জ্ঞানী, দায়িত্বশীল, দয়ালু আৰু সমাজ সচেতন নাগৰিকক লালন পালন কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে গুণগত শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ সামাজিক বিকাশ শিক্ষক সমাজৰ অগ্ৰাধিকাৰ হৈ থাকিব লাগিব। ভৱিষ্যত প্ৰজন্মক গঢ় দিয়া আৰু শিক্ষিত কৰাৰ প্ৰাথমিক কৰ্তব্য পালন কৰি যোৱাৰ সময়তো বিভিন্ন ৰাজহুৱা পদক্ষেপ আৰু দায়িত্বত শিক্ষকসকলে আগবঢ়োৱা নিষ্ঠাৰ অৱদানৰ বাবেই তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে আজি শ্ৰেণীকোঠাত আহৰণ কৰা জ্ঞান, মূল্যবোধ আৰু আকাংক্ষাই কাইলৈ এখন উন্নত, সবল আৰু স্বাৱলম্বী অসমৰ ভেটি স্থাপন কৰিব। উল্লেখ্য যে প্ৰফুল্ল কুমাৰ বৰঠাকুৰক প্ৰশস্তি পত্ৰ, ফুলাম গামোচা, এৰি চাদৰ, শৰাই জাপি, ফলৰ উপহাৰ টোপোলা, ছাতি আৰু 51,000 টকাৰ এখন চেক প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে। এই অনুষ্ঠানত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা, বৰচলাৰ বিধায়ক ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, জামুগুৰিহাটৰ পৌৰসভাৰ সভানেত্ৰীকে প্ৰমুখ কৰি জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। শ্ৰোতাসকলে ইমান পৰে সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পুলক কুমাৰ ডেকাই।

তেওঁ ক্ৰমে শিক্ষক, অভিনেতা, নাট্যকাৰ আৰু সাংবাদিক ৰূপে কৰ্মজীৱন অতিবাহিত কৰিছিল। কিছুদিন ফৰাচী কমিউনিষ্ট পাৰ্টিৰো সক্ৰিয় সদস্য আছিল। তেওঁ জা পল সাট্ৰেৰ লগত যুটীয়াভাৱে কনবেট নামৰ এখন বাওপন্থী সংবাদপত্ৰ সম্পাদনা কৰিছিল। 1942 চনতে কেমুৰ প্ৰথম উপন্যাস দি আউটচাইডাৰ প্ৰকাশ হয়। 1943 চনত তেওঁ পেৰিছৰ গালিমাৰ নামৰ প্ৰকাশন সংস্থা এটাৰ সম্পাদক ৰূপে নিযুক্ত হয় আৰু মৃত্যু পৰ্যন্ত সেই পদবীতে কাৰ্যনিৰ্বাহ কৰে। 1942-44 চনৰ সময়ছোৱা তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু সেই সময়তে প্ৰকাশ হয় দি মিথ অফ সিসিফাছ। নাট্যকাৰ হিচাপেও প্ৰসিদ্ধ আলবেয়াৰ কেমু কেইখনমান উল্লেখযোগ্য নাটক হৈছে দি মিছ আণ্ডাৰষ্টেণ্ডিং, কেলিগুলা, দি জেষ্ট ইত্যাদি। ইয়াৰে কেলিগুলা আৰু দি জেষ্ট নাটক দুখন অসমীয়ালৈও অনুদিত হৈছে। 1947 চনত প্ৰকাশ হয় তেওঁৰ প্ৰসিদ্ধ উপন্যাস দি প্লেগ। এই উপন্যাসখন অজিত বৰুৱাই ফৰাচী মূলৰ পৰা প্লেগ নামেৰে অসমীয়ালৈও অনুবাদ কৰিছে। কেমুৰ আনকেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল দি ষ্টেট অফ চিজ, দি ৰিবেল, দি ফ'ল' ইত্যাদি। উল্লেখযোগ্য সাহিত্যিক অৱদানৰ বাবে 1957 চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা। 1960 চনৰ 4 জানুৱাৰীত আলবেয়াৰ কেমুৰ মৃত্যু হয়।

1915 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল সাহিত্যিক তথা ভাষাবিদ মহেশ্বৰ নেওগৰ। তেওঁ আছিল বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ দ্বাৰা অসমত গৱেষণাৰ এক নতুন পথ মুকলি কৰোঁতা। তেওঁৰ পিতৃ মাণিকচন্দ্ৰ নেওগ আৰু মাতৃ চন্দ্ৰপ্ৰভা নেওগ 1934 চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1939 চনত কটন কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1947 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছিল। যোৰহাট মিছন হাইস্কুল, শিৱসাগৰ ফুলেশ্বৰী হাইস্কুল, যোৰহাট চৰকাৰী বালক বিদ্যালয়ত শিক্ষকতা কৰি 1948 চনৰ 1 ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰথম প্ৰবক্তাৰূপে যোগদান কৰিছিল। 1955 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাটাও পদত কাৰ্যনিৰ্বাহ কৰি 1978 চনৰ 28 ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পাছত 5 বছৰ কাল পাটিয়ালাৰ পাঞ্জাবী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে শিক্ষাদান কৰিছিল। তেওঁ প্ৰকাশিত পুথিসমূহ হৈছে শ্ৰী শ্ৰী শংকৰদেৱ, বৰদোৱা গুৰুচৰিত, জীৱনৰ দিশ আৰু বাণী, পবিত্ৰ অসম, কালিকা পুৰাণ, অসমৰ ধৰ্মৰ বুৰঞ্জী, আন্ধাৰ আৰু পোহৰ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, ৰাইম ইন দ্য বৈষ্ণৱ মিউজিক অফ আছাম ইত্যাদি। 1974 চনত মঙলদৈত বহা সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1972 চনত তেওঁক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী সন্মান। 1988 চনত অসম সাহিত্য সভাৰ সদস্য মহিয়ান আৰু 1989 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। মহেশ্বৰ নেওগৰ মৃত্যু হৈছিল 1995 চনৰ 13 ছেপ্টেম্বৰত।

1931 চনৰ আজিৰ দিনটোতেই লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হৈছিল। মহাত্মা গান্ধীৰ এই মেজমেলত যোগদান আৰু এই মেজমেল 1 ডিচেম্বৰলৈকে চলিছিল যদিও ই ব্যৰ্থ হৈছিল। 1956 চনৰ আজিৰ দিনটোতেই তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হৈছিল। 1988 চনৰ আজিৰ দিনটোতেই মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। 2001 চনৰ আজিৰ দিনটোতেই মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ বিক্ৰম বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল।

0: নাই, আমাজ লোকপিয়ল আমাজ বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায়ে পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
3: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট।
4: এয়া আকাশবাণী ডেশবোৰ্ড। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সম্পৃক্ত হৈ আছে বুলি উল্লেখ কৰে। নিৰ্বাচন আয়োগে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি 16 ছেপ্টেম্বৰত মনোনয়ন দাখিল, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 19 ছেপ্টেম্বৰ, 6 অক্টোবৰত ভোটগ্ৰহণ আৰু 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। দিশপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত হোৱা মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া অসম বিধানসভাৰ নতুন চৌহদ তথা বিধায়ক আৱাসৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শীঘ্ৰেই কৰ্কট ৰোগৰ প্ৰটন বিম থেৰাপী আৰম্ভ হ'ব আৰু নগাঁও পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডে স্বচ্ছ বায়ু সৰ্বেক্ষণৰ তৃতীয় শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো পৰিয়াল কল্যাণ।

0: আজি আমি এই অনুষ্ঠানত শিশুৰ টীকাকৰণ আৰু স্বাস্থ্যৰ যতন সম্পৰ্কে কিছু কথা পাতিম। তাৰ বাবে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ পহুমৰা চুবুৰী উপ স্বাস্থ্য কেন্দ্ৰৰ ANM নীতা দেৱীক। নমস্কাৰ বাইদেউ।
1: হয়, নমস্কাৰ।
0: আপোনাক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজিৰ যিহেতু আমাৰ বিষয়টো হৈছে শিশুৰ টীকাকৰণ আৰু স্বাস্থ্যৰ যতন, গতিকে প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে টীকাকৰণ মানে কি, টীকাকৰণ বুলি ক'লে কি বুজায়?
1: হয়, টীকাকৰণ হৈছে শিশুক প্ৰদান কৰা এটি ভেকচিন যিটো সংক্ৰমণ ৰোগবিলাকৰ পৰা প্ৰতিৰোধ কৰিবৰ কাৰণে আমি শিশুসকলক প্ৰদান কৰা হয়।
0: হয়, আৰু শিশু এটিৰ জন্মৰ কিমান সময়ৰ পাছত টীকাকৰণ কৰা হয় আৰু সেই সময়ত কি কি ভেকচিন প্ৰদান কৰা হয় আৰু এই ভেকচিনসমূহে কি কি বেমাৰ আজাৰৰ পৰা শিশুটিক সুৰক্ষা প্ৰদান কৰে, সেই বিষয়ে জনাওকচোন।
1: হয়, শিশুসকল আমি জন্মৰ লগে লগে যিমান পাৰোঁ সোনকালে আমি ভেকচিনখিনি মানে দিব লাগে। যেনে প্ৰথম আমি হেপাটাইটিছ বি দিওঁ, OPV দিওঁ আৰু ধৰক BCG দিয়া হয়। এই তিনিওটা ভেকচিন আমি প্ৰথম OPVটো আৰু তাৰপিছত হেপাটাইটিছ বিটো, তাৰপিছত আপোনাৰ BCGটো, এই তিনিটা প্ৰতিৰোধী হিচাপে আমি জন্মৰ লগে লগে দিওঁ।
0: হয় হয়, আৰু কি কি বেমাৰ প্ৰতিৰোধ কৰে এই ভেকচিনখিনিয়ে?
1: হয়, BCG ভেকচিনে ধৰক টিউবাৰক্লোছিছ কেঁচুৱাৰ ধৰক মানে TB বেমাৰৰ পৰা প্ৰতিৰোধ কৰি ৰাখে, আৰু OPV যিটো হয় সেইটো পলিঅ' বেমাৰৰ পৰা প্ৰতিৰোধ কৰি ৰাখে, আৰু হেপাটাইটিছটো হেপাটাইটিছ বি বেমাৰৰ পৰা প্ৰতিৰোধ কৰি ৰাখে।
0: হয়, আৰু কিছুমান ভেকচিন অৰেল থাকে, মৌখিকভাৱে দিয়া হয়, এই ভেকচিনসমূহৰ বিষয়ে জনাবচোন আৰু কি কি বেমাৰৰ কাৰণে অৰেল ভেকচিন দিয়া হয় বাৰু?
1: হয়, আমাৰ নেশ্যনেল ইমিউনাইজেশ্যন শ্বেডিউলৰ মতে অৰেলি আমি দুটা ভেকচিন দিওঁ, পলিঅ' আৰু ৰোটা ভাইৰাছ। পলিঅ'টো আমাৰ পলিঅ' ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া হয় আৰু ৰোটা ভাইৰাছটো ডায়েৰিয়াজনিত যি ৰোগ হয় মানে ল'ৰা ছোৱালী কেঁচুৱাৰ, সেইটো প্ৰতিৰোধ কাৰণে দিয়া হয় ৰোটা ভাইৰাছ ভেকচিনটো।
0: হয় হয় হয়, আৰু কেতিয়াবা এনেকুৱা দেখা যায় যে শিশু বেজী দিয়াৰ পিছত বা টীকাকৰণ কৰাৰ পিছত কেতিয়াবা জ্বৰ উঠে বা বমি হয়, তেনেকুৱা হয়, গতিকে সেই তেনেকুৱা হ'লে কি কৰিব লাগে বা কি ধৰণে তাৰ চিকিৎসা কৰিব লাগে?
1: হয়, সাধাৰণতে ভেকচিন দিয়াৰ পিছত কেঁচুৱাক জ্বৰ উঠে, সেইটো সাধাৰণ প্ৰক্ৰিয়া। জ্বৰ উঠে বা বেজী দিয়া জেগাডোখৰ অকণমান ৰঙচুৱা হয় বা অসুখী অকণমান ফুলি থকা নিচিনা হয়, সেইটো সাধাৰণ প্ৰক্ৰিয়া, সেইটোক লৈ ইমান ভয় কৰিবলগীয়া কথা নাই। এনেই সাধাৰণ জ্বৰ উঠি থাকিলে ধৰক নৰ্মেল অকণমান ৰুমাল এটা অকণ পানীত তিয়াই, ঠাণ্ডা পানী নহয়, নৰ্মেল যিটো পানী সেইটো পানীত তিয়াই পেলাই আপুনি অকণ গামোৰ মুচি দিব পাৰে, আৰু যদি দেখিছে জ্বৰটো কমা নাই, অকণ বেছি হোৱা যেন লাগিছে আপোনাৰ, তেতিয়াহ'লে আমাৰ ANM বা স্বাস্থ্যকৰ্মীৰ লগত পৰামৰ্শ লৈ আপুনি তাৰ ওজন অনুপাতে বয়স অনুপাতে পেৰাচিটামল চিৰাপটো ব্যৱহাৰ কৰিব পাৰে।
0: হয় হয়, পেৰাচিটামল দিলে তেওঁলোকৰ স্বাস্থ্য পুনৰ সুস্থিৰ হয়,
1: লগতে মাকৰ গাখীৰটো মানে খুৱাই থাকিবলৈ দিব লাগে।
0: হয় হয়, আৰু ভেকচিন এখন যিখন শ্বিডিউল থাকে বুলি আপুনি ক'লে, যিখন ভেকচিনেশ্যন চাৰ্ট থাকে, সেই চাৰ্টখনৰ বিষয়ে জনাবচোন, কেতিয়াৰ পৰা কি কি ভেকচিন দিয়া হয়, কিমান বছৰ বয়সলৈকে ভেকচিনসমূহ দিয়া হয়, সেই গোটেই কথাখিনি অলপ জনাব।
1: শিশু যেতিয়া জন্ম হয়, জন্মৰ লগে লগে আমি বাৰ্থ ড'জ বুলি কওঁ, যে OPV, BCG আৰু হেপাটাইটিছ বিটো আমি জন্মৰ লগে লগে দিবলৈ চেষ্টা কৰোঁ বা দিয়া হয়।
0: হয়,
1: আৰু তাৰপিছত যেতিয়া কেঁচুৱাটো 6 সপ্তাহ, 10 সপ্তাহ আৰু 14 সপ্তাহ হয়, তাৰমানে 1.5 মাহ, 2.5 মাহ আৰু 3.5 মাহত, তেনেকৈ সময়মতে আমি 1.5 মাহত যেতিয়া আহিব ধৰক, আমি প্ৰথম পলিঅ'টো খুৱাওঁ, তাৰপিছত আপোনাৰ ৰোটা ভাইৰাছ মানে যিটো অৰেলি খোৱা হয়, তাৰপিছত ফ্ৰেকচনেল IPV বুলি কয় সেইটো দিয়া হয়, এইটো বেজী হয়, আৰু আপোনাৰ লগতে PCV যিটো নিউমনিয়াৰ কাৰণে দিয়া হয়, আৰু আপোনাৰ পেণ্টাভেলেণ্ট, তাতে 5টা প্ৰতিৰোধী মানে ভেকচিন ইনক্লুড থাকে পেণ্টাভেলেণ্ট বুলি, সেইটো সেইকেইটা দিয়া হয়, সেইটো হ'ল 1.5 মাহত। তাৰপিছত আপুনি আমি 2.5 মাহত আকৌ মাতোঁ, 2.5 মাহত যেতিয়া আহিব, 2.5 মাহত আহিলে আকৌ পলিঅ' পাব, আকৌ ৰোটা ভাইৰাছ পাব, তাৰপিছত লগতে পেণ্টাভেলেণ্টটো পাব, আৰু তাৰপিছত আকৌ 3.5 মাহত আমি মাতোঁ, 3.5 মাহত যেতিয়া আহিব আকৌ সেই প্ৰথমটোৰ নিচিনাকৈ পলিঅ' পাব, ৰোটা ভাইৰাছ পাব, আকৌ ফ্ৰেকচনেল IPV ছেকেণ্ড ড'জটো পাব, তাৰপিছত আপোনাৰ PCV পাব আৰু লগতে পেণ্টাভেলেণ্ট তৃতীয়টো পালি পাব। এই তিনিটা আপোনাৰ 1.5 মাহ, 2.5 মাহ আৰু 3.5 মাহত সম্পূৰ্ণ হৈ যায়। তাৰপিছত আহিব আমাৰ 9 মাহত, 9 মাহত আমি MR ভেকচিন দিওঁ, মিজিলছ ৰুবেলা একেলগে থাকে, সেইটো এটা টীকা দিয়া হয়, লগতে মানে জাপানীজ এনকেফেলাইটিছৰ ভেকচিন দিয়া হয়, আৰু লগতে PCV যিটো নিউমনিয়াৰ কাৰণে আমি প্ৰথম দুপালি দিছিলোঁ, এইটো বুষ্টাৰ হিচাপে দিওঁ, তাৰপিছত আকৌ ফ্ৰেকচনেল IPV তৃতীয়টো বেজীটো পৰে, আৰু লগতে আমি ইয়াতে ভিটামিন A ছাপ্লিমেণ্টেশ্যন মানে

0: খোৱা
1: হয়,
0: সেইটো হ'ল আপোনাৰ ন মাহৰ। তাৰপিছত আকৌ আমি 16 মাহৰ পৰা 2 বছৰৰ ভিতৰত আকৌ দিওঁ, তেতিয়া আমাৰ দিয়া হয় আপোনাৰ DPT ফাৰ্ষ্ট বুষ্টাৰটো দিয়া হয়, OPB খোৱা হয়, আকৌ MR ভেকচিনটো পৰে, লগতে আপোনাৰ জাপানিজ এনকেফেলাইটিছৰ ভেকচিনটোও পৰে। সেইখিনি হ'ল 16 মাহৰ পৰা 2 বছৰৰ ভিতৰত। আকৌ 5 বছৰত আমি মাতোঁ, 5 বছৰত মাতি আমি DPT ছেকেণ্ড বুষ্টাৰটো দিওঁ, তাৰপিছত আকৌ 10 বছৰত TD ভেকচিন পৰে, তেতিয়া আকৌ 16 বছৰত TD, এনেকৈ আমি 16 বছৰলৈকে, এটি কেঁচুৱাক জন্ম হোৱাৰ পৰা 16 বছৰলৈ ইমিউনাইজেশ্যন কৰোঁ।
1: হয়, মানে জন্মৰ পৰা 16 বছৰলৈকে শিশু এতিয়া ভেকচিন পায়।
0: হয়,
1: আৰু এই গোটেইখিনি ভেকচিন লোৱাটো খুবেই দৰকাৰী শিশুটিৰ স্বাস্থ্যৰ কাৰণে। হয় হয়, আৰু মাতৃৰ গৰ্ভত থাকোঁতেও ভেকচিন প্ৰদান কৰা হয় শিশুটিৰ স্বাস্থ্যৰ কাৰণে, মাতৃৰ স্বাস্থ্যৰ কাৰণেই হওক, গতিকে সেই ভেকচিনৰ বিষয়ে অলপ জনাবচোন।
0: হয়, যেতিয়া মানুহ এগৰাকী গৰ্ভৱতী হৈছে বুলি আমাৰ ওচৰলৈ আহে, তেতিয়া আমাৰ যদি ইমিউনাইজেশ্যনৰ দিন হয় তেতিয়াহ'লে লগে লগে তেওঁক প্ৰথম পালে TD ভেকচিনৰ দিয়া হয়। সেইটো অকল মাক বুলিয়ে নহয়, সেইটো শিশু সুৰক্ষাৰ কাৰণেও হয়, আৰু লগতে প্ৰথম পালি দিয়াৰ 1 মাহ পিছত 28 দিনৰ পিছত আকৌ তেওঁক দ্বিতীয় পালিটো দিয়া হয়। এইটো মাতৃ আৰু শিশু দুয়োটা সুৰক্ষাৰ কাৰণে দিয়া হয়।
1: হয় হয়, TD ভেকচিন দিয়া হয়।
0: ভেকচিন হয়,
1: এইটো কি কি বেমাৰৰ কাৰণে দিয়া হয়?
0: টিটেনাছ আৰু ডিপথেৰিয়া।
1: ডিপথেৰিয়া, হয় হয়। আৰু শিশুৰ জন্মৰ পাছত দুগ্ধপান কৰোৱাই হয়, জন্মৰ 1 ঘণ্টাৰ পাছতে কৰাব লাগে বুলি কয়, গতিকে মাতৃক দুগ্ধই শিশুক কিদৰে সুৰক্ষা প্ৰদান কৰে আৰু কি কি বেমাৰ আজাৰৰ পৰা সুৰক্ষা দিয়ে শিশুটিক, সেই বিষয়ে অলপ জনাবচোন।
0: শিশু এটি জন্ম হোৱাৰ লগে লগে যিমান পাৰে সোনকালে মাতৃদুগ্ধ পান কৰোৱাটো জৰুৰী, আৰু মাতৃদুগ্ধত প্ৰথম যিটো আহে গাখীৰ, তাক আমি কলষ্ট্ৰম বুলি কওঁ। কেঁচুৱাটো বা শিশুটিৰ কাৰণে সেইটো এটা প্ৰথম ইমিউনাইজেশ্যন, যিটোৱে কেঁচুৱাটোক ধৰক ৰোগ প্ৰতিৰোধী ক্ষমতাৰ মানে তাৰ গাত গঢ়ি তুলিবৰ কাৰণে ফাৰ্ষ্ট মানে গাখীৰ আপোনাৰ কলষ্ট্ৰমটোৱে সহায় কৰে। সেইটো কাৰণে কোনো কাৰণত আমি চেনি মৌ সেইবিলাক নিদি প্ৰথম যাতে কেঁচুৱাটোৰ মুখত মাকৰ গাখীৰটোৱে পৰে সেইটো আমি গুৰুত্ব দিব লাগে।
1: হালধীয়া গাখীৰটো,
0: হালধীয়া গাখীৰটো হয়, সেইটো কলষ্ট্ৰম বুলি কয়। সেইটো আমি খোৱাৰ কাৰণে মানে মাকো ভালকে আগৰ পৰাই আমি আচলতে NC যেতিয়া মানে তেওঁ প্ৰেগনেণ্ট হৈ থাকে সেই সময়ৰ পৰাই তেওঁক মানে আমি বুজাই দিওঁ যাতে তেওঁ নিজৰ নিপলটো ভালকে চাফা কৰি ৰাখে যাতে পিছত অসুবিধা কিছুমান নহয়। তো সেইটো কাৰণে মাতৃদুগ্ধটো আপোনাৰ মানে কেঁচুৱাটোৰ কাৰণে বহুতো গুৰুত্বপূৰ্ণ। এতিয়া মানে এনেকুৱা ধৰণৰ কথা কিছুমান, আপুনি মাকৰ গাখীৰটো খোৱাৰ লগে লগে তাৰ বডিত যিখিনি মানে ইমিউনিটি পাৱাৰটো হ'ব লাগে সেইটো মাকৰ গাখীৰৰ পৰাই আহে, আৰু তাৰ হজম কৰা শক্তিৰ পৰা লৈ ইত্যাদি মাকৰ গাখীৰটো অতি সহজ হয় কেঁচুৱাটোৰ কাৰণে, আৰু নিৰোগী হৈ থাকে কেঁচুৱাটো মাকৰ গাখীৰটো খালে।
1: আৰু সম্পূৰ্ণ 6 মাহলৈকে কেৱল মাতৃদুগ্ধই দিব লাগে?
0: 6 মাহলৈকে তাৰমানে শিশুটিৰ পাকস্থলীটো মানে বেলেগ বস্তু কিছুমান সময় সাপেক্ষে খোৱাবলগীয়া হ'ব পাৰে, কিন্তু পাৰিলে মাকৰ গাখীৰটো কেঁচুৱাটোৰ কাৰণে বেষ্ট।
1: বেষ্ট, হয় হয়। আৰু এইখিনিতে সুধিছোঁ যে যিটো ফৰ্মুলা মিল্ক, কিছুমানে ফৰ্মুলা মিল্কো খুৱায় মাকৰ গাখীৰ কম হ'লে, গতিকে এই ফৰ্মুলা মিল্কটো খোৱাটো জৰুৰী নে কিমান দৰকাৰী বাৰু, সেই বিষয়ে অলপ জনাওকচোন।
0: আচলতে সুস্থ কেঁচুৱা এটি সুস্থ মাতৃ যদি লগত থাকে তেতিয়াহ'লে ফৰ্মুলা মিল্কৰ কোনো প্ৰয়োজন নাই, এটলিষ্ট 6 মাহলৈকে অকল মাকৰ গাখীৰটোৱে বেষ্ট। যদি মাক অসুস্থ হৈ থাকে, কিবা তেনেকুৱা ধৰণৰ মেডিকেল মানে অসুবিধা হৈ থাকে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে আমি ফৰ্মুলা মিল্কটো ইউজ কৰিব লাগে, কিন্তু পৰাপক্ষত আমি মাকৰ গাখীৰটোৱে গুৰুত্ব দি খুৱাব লাগে।
1: খুৱাব লাগে, হয় হয়। আৰু শিশুৰ স্বাস্থ্য বিকাশ হ'বলৈ হ'লে, শাৰীৰিক বিকাশ বা মানসিক বিকাশ বা শিশুৰ মগজুৰ বিকাশ হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকক খুওৱা উচিত, সেই বিষয়ে অকণমান জনাওকচোন।
0: হয়, এই 6 মাহলৈকেতো এতিয়া শিশুৰ শাৰীৰিক মানসিক চপালৰ বিকাশৰ কাৰণে অকল মাকৰ গাখীৰটোৱে বেষ্ট, তাৰ ওপৰত একো নাই, সেইটোৱে মানে একদম উপকাৰী। আৰু 6 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে আমি এক্সট্ৰা ফুডছ কিছুমান তেওঁ মানে কেঁচুৱাক ইনক্লুড কৰি যাব লাগে, যেনেকৈ 6 মাহ হৈ যোৱাৰ লগে লগে আমি অন্নপ্ৰশন পাতোঁ ন, তাৰো বহুত গুৰুত্ব আছে। অন্নপ্ৰশনটো পাতা মানে কি, তাক মানে কেঁচুৱাক এক্সট্ৰা ফুডছ কিছুমানক মানে কৰা, যেনেকৈ ধৰক খিচিৰি, মানে দালি, মানে আমাৰ গাঁৱলীয়া এনেকৈ ধৰক মুগ দালিৰ লগতে ভাত অকণ খিচিৰি বনাই দিয়ে ন, তাৰপিছত আপোনাৰ লাহে লাহেকৈ মানে পৰিমাণ প্ৰথম অলপ লিকুইডকৈ খুৱাব লাগিব, দিনত 3 বাৰ খোৱালে তাৰপিছত লাহেকৈ 4 বাৰ খুৱাব, কিন্তু বস্তুবিলাক অলপ চেঞ্জ কৰি খুৱাব লাগিব। একেধৰণৰ বস্তুবিলাক হ'লে কেঁচুৱাই মানে খাবলৈ আমনি পায়। আমি ধৰক এসাঁজ ৰাতিপুৱা ভাত খালে আকৌ দুপৰীয়া ভাত সাঁজ দিলে খাবলৈ মন নকৰোঁ,
1: একে হ'লে ভাল নালাগে।
0: সেই তেনেকৈ কেঁচুৱাকো খোৱাবিলাক, ধৰক ৰাতিপুৱা ধৰক খিচিৰি দিছে, দুপৰীয়া চুজি অলপ ইকে বনাই দিব, ধৰক ড্ৰাই ফ্ৰুটছ অকণমান গ্ৰাইণ্ড কৰিয়ে থৈছে বা তেনেকৈ মিক্স কৰি ন, ইভিনিংটো আৰু অলপ বেলেগ ধৰণৰ বিস্কুট চিস্কুট এনেকৈ গাখীৰত দি পেলাই তেনেকৈ মানে অকণমান চেঞ্জ কৰি কৰি বয়স অনুপাতে, আৰু অলপ ডাঙৰ হোৱাৰ পিছত ধৰক আপুনি ডিম অকণমান নেকি দিব পাৰিব বা মাছে আপুনি অকণ বাছি পেলাই দিব পাৰিব ন।
1: ডিম আৰু মাছটো কথা ক'লে যে এইটো কিমান বছৰ বয়সৰ পৰা দিব পাৰি বাৰু?
0: 6 মাহ পিছৰ পৰা লাহেকৈ আপুনি দিব পাৰে ন, হয় দিব পাৰিব। আৰু

0: লগতে আপুনি ধৰক সেউজীয়া শাক পাচলি অকণমান জোল কণেকৈ পৰি দালৰ লগতে সদায় ভাতটো খাবলৈ বেয়া পাব পাৰে, পাচলিৰ জোল অকণমান দি দিলে সিহঁতে নতুন টেষ্ট এটা পায় ন খাবলৈ ইচ্ছা কৰে সেই তেনেকৈ। তাৰপিছত ধৰক কল অলপ পিটিকি পেলাই খুৱাই দিলে বা অমিতা বা ফল মূলৰ ৰস এনেকৈ এনেকৈ মানে আমি খোৱা খাদ্যবিলাক লাহে লাহেকৈ বঢ়াই যাব লাগে, যিটোৱে তাৰমানে কেঁচুৱাটোক ধৰক মানে ডাঙৰ দীঘল হোৱাত বা ইয়াত সহায় কৰে। আৰু মাকৰ গাখীৰ খাই থকা সময়তে তাৰ আইৰণ বা এনেকৈ ফেটছ এইবিলাকৰ প্ৰব্লেম নহয়, যেতিয়া মাকৰ গাখীৰ ছমাহলৈকে ঠিকে থাকে, ছমাহ পিছৰ পৰা সেইবিলাক ইমান মাকৰ গাখীৰত কমি যায়। সেইটো কাৰণে আমি এক্সট্ৰা ফুডবিলাক সিহঁতক খুৱাব লাগে, প্ৰথমতে অকণমান লিকুইডকৈ আৰম্ভ কৰি লাহেকৈ আৰু অলপ চলিড আৰু অলপ মানে তেনেকৈ, আৰু পাৰিলে এবছৰ পিছৰ পৰাতো আমি খোৱা খাদ্যবিলাকৰ লগতে বহাই পেলাই ধৰক তেওঁলোকক
1: খুৱাব পাৰি। আৰম্ভণিতে একেবাৰে লুথুৰি কৰি খুৱাব লাগে,
0: পাতলকৈ খুৱাব লাগে।
1: হয় হয় হয়, গতিকে এই ধৰণেৰে যদি মাতৃসকলে খুৱায় শিশু নিশ্চয় ভালেই থাকিব, সুস্থ হৈ থাকিব। আৰু শিশুৰ চৌপাশ শিশু এটি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে ৰাখিব লাগে বুলি কয়, গতিকে শিশুৰ চৌপাশ বা শিশুৰ চাৰিওফালে কি ধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিব লাগে সেই বিষয়ে জনাওকচোন।
0: শিশুৰ সুস্বাস্থ্য বুলি ক'বৰ কাৰণে ধৰক পাৰ্চনেল হাইজিন যিটো, তাৰপিছত আপোনাৰ ফুড হাইজিন বা এনভাইৰনমেণ্টেল হাইজিন, যিটো চাৰিওফালৰ মানে ই ন পৰিৱেশটো আমি ঠিক কৰি ৰাখিব লাগে। প্ৰথমতে পাৰ্চনেল হাইজিনৰ কথাটো কওঁ, যেনেকে ধৰক শিশুৰ মানে নখ যদি থাকে, কাৰণ ল'ৰা ছোৱালী সাধাৰণতে মাটি বালিয়ে খেলিয়ে থাকে ন, সেইটো কাৰণে নখ চখবিলাক কাটি লোৱা বা সিহঁতক ব্ৰাছ চাছ কৰিবলৈ শিকোৱা, সেইবিলাক মানে হেবিটবিলাক আমি নিজে তেওঁলোকক শিকাব লাগে, আমি নিজেও কৰি দেখুৱাব লাগে আৰু তেওঁলোকক সেই তেনেকৈ শিকোৱাব লাগে। মানে ল'ৰা ছোৱালীয়ে কি কৰে, ডাঙৰে যি কৰে সেইটোকে ইমিটেট কৰে ন, কৰিবলৈ শিকে, সেইটো কাৰণে সেই তেনেকৈ যিটো মানে তাৰ সিহঁতৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল সেইবিলাক নিজে কৰি মেলি সিহঁতক হেবিটটো কৰাই দিব লাগিব, সেইটো হ'ল পাৰ্চনেল হাইজিনৰ কথা। তাৰপিছত ফুড হাইজিনটো যেতিয়া ধৰক মাকে খানাখিনিয়ে বনাব বা কেঁচুৱাটো খুৱাব, হাতটো যে ধুব লাগে, হাত ধোৱাৰ গুৰুত্বটো তেওঁলোকক অকণমান বুজাই দিব লাগে, যে খোৱাৰ আগতে বা বাথৰুমৰ পৰা অহাৰ পিছত বা কিবা লেতেৰা বস্তু চুইছে সেইটো মানে হাইজিনটো আমি আগতে আমি কৰি দেখুৱাই কেঁচুৱাটো শিকাব লাগে, যে হাত ধোৱাৰ অভ্যাসটোৰ কথা ন, সেইটো হ'ল ফুড হাইজিন। আৰু বনাওঁতে মেলোতে মাকেও ধৰক ভালকৈ হাত চাত ধুই পেলাই বনালে বা যিটো বাটিত লৈ পেলাই খুৱাব বা থালিত লৈ পেলাই সেইটো ভালকৈ ধুই মেলি চাফা কৰিলে ন, তাৰপিছত খোৱা যিটো মজিয়া য'ত লৈ খুৱাব সেইখিনি ভালকৈ চাফা কৰি ৰাখিলে, সেই তেনেকৈ ধৰক সেইটো আপোনাৰ ফুড হাইজিনটো মেইনটেইন কৰিব লাগে। আৰু ধৰক এনভাইৰনমেণ্টেল হাইজিনটো ল'ৰা ছোৱালী ক'ত আছে সেই জেগাডোখৰ অকণ চাফ চিকুণ হৈ থাকিব লাগে, যিমান পাৰে মানে চাফ চিকুণকৈ ৰাখিব লাগে। বা খেলা বস্তু যিবিলাক ধৰক ল'ৰা ছোৱালীয়ে খেলা বস্তুবিলাক পটককৈ হাতত লৈ মুখত ভৰাই দিয়ে,
1: মুখত ভৰাই দিয়ে,
0: দলেই হওক বা যিকোনো বস্তুবিলাক সিহঁতৰ যিখিনি থাকে সেই বস্তুখিনি যাতে চাফ চিকুণ হৈ থাকে সেই বস্তুটোত আমি ভালকৈ গুৰুত্ব দিব লাগে। বিশেষকৈ মানে খেলনা বস্তুবিলাক যিখিনি খেলনা বস্তুবিলাক থাকে সেই তেনেকৈ ধৰক আমি হাইজিনটো যদি মেইনটেইন কৰোঁ তেতিয়াহ'লে সিহঁতৰ লগত খেলা সিহঁতক অলপ সময়টো মাক দেউতাকে দিব লাগে, তেতিয়া সিহঁতৰ মানসিক মানে আপোনাৰ চাৰিওফালে চাফ চিকুণ আৰু এইখিনি ভাল হৈ থাকে।
1: হয় হয়, এইখিনিতে আপুনি ক'লে যিটো মানসিক বিকাশৰ কথা, এইখিনিতে সুধোঁ যে শিশু এটিৰ মানসিক বিকাশ হ'বলৈ হ'লে পিতৃ মাতৃৰ দায়িত্ব কি, পিতৃ মাতৃৰ কৰণীয় কি থাকে বাৰু, সেই বিষয়ে অলপ জনাওকচোন।
0: হয়, সেইটো কাৰণে আচলতে মাক দেউতাকে তেওঁলোকক সময় দিব লাগে, আজিকালি সময়টো বহুত কম, মাক দেউতাকে সময় দিব নোৱাৰে কাৰণে বহুত সময়ত মানে অকণমান এলাগি হৈ যোৱা নিচিনাকৈ সিহঁতেও মানে অকণমান অকলশৰীয়া থকা বা অকণ মোবাইলত ব্যস্ত হোৱা তেনেকুৱা নিচিনাবিলাক কথাবিলাক হয়। আমি অকণমান ল'ৰা ছোৱালীখিনি মোবাইলৰ পৰা আঁতৰি আমি নিজে সময় দিব পাৰিব লাগে, ধৰক হাঁহি মেলি সিহঁতৰ কথাবিলাক, সিহঁতে এটা সময় এনেকুৱা হয় সিহঁতে বহুত কুৱেশ্যন কৰে, আমি কেতিয়াবা মানে ইৰিটেট হৈ যাওঁ সিহঁতৰ কুৱেশ্যনবিলাকক, যে সিহঁতক খেদাই দিবলৈ আমাৰ ওচৰৰ পৰা আঁতৰাবলৈ চেষ্টা
1: কৰোঁ,
0: সেই আঁতৰাই আঁতৰাই আচলতে আঁতৰি যায়। যিমান পাৰোঁ আমি হাঁহি ফূৰ্তিকে সিহঁতৰ লগত সিহঁতৰ কুৱেশ্যন এনচাৰখিনি দি পেলাই সিহঁতৰ লগত অকণমান মানে লগ সংগ দি
1: তেতিয়া তেওঁলোকে বিকাশ হ'ব, সুবিধা হয়। হয় হয়, আৰু শিশু এটিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন ডি প্ৰদান কৰাটো কিমান জৰুৰী সেই বিষয়ে অলপ জনাওকচোন।
0: হয়, ভিটামিন ডিটো শিশুসকলৰ কাৰণে ধৰক মানে আপোনাৰ হাড় বা দাঁতৰ মজবুতি মানে শাৰীৰিক বৃদ্ধিৰ কাৰণে স্বাভাৱিক বৃদ্ধিৰ কাৰণে মানে কেলছিয়ামৰ প্ৰয়োজন হয়। এনেই ধৰক সাধাৰণতে আমি নিজে ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ ভিটামিনটো তেনেকৈ খুৱাব নালাগে, কাৰণ আমাৰ খোৱা খাদ্যখিনিত আমি যিমান পাৰোঁ সেইটো দিবলৈ চেষ্টা কৰোঁ। ভিটামিন ডি মানে ধৰক গাখীৰে খাইছে বা কণী খাইছে এনেকুৱা ধৰণৰ যিখিনি ভিটামিন ডিৰ উৎস সেই তেনেকুৱা খাদ্যবিলাক যদি আমি কেঁচুৱাটোক দি থাকোঁ তেতিয়াহ'লে এক্সট্ৰাকৈ আমি কেলছিয়াম দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু যদি তেনেকুৱা ধৰণৰ কিবা অসুবিধা পাইছে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লৈহে মানে ভিটামিন লৈ পেলাই খুৱাব লাগে। আৰু ৰাতিপুৱা ধৰক কোমল ৰ'দটোত যদি অলপ সময় 15-20 মিনিট সোমাই লওক কেঁচুৱাটো, সেইটো এটা মানে উৎস ধৰক ভিটামিন ডিৰ কাৰণে।
1: সূৰ্যৰ ৰ'দটোৱে বহুতখিনি ক্ষেত্ৰত সহায় কৰে। হয়, এইখিনিতে এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, মই মালিচৰ কথাটো আনিব বিচাৰিছোঁ। বহুতে কয় শিশুৰ জন্মৰ পাছতে মালিচ কৰিব লাগে বুলি কয়, গতিকে এই মালিচ কৰাটো কিমান দৰকাৰী আৰু কিহেৰে মালিচ কৰিলে শিশুটিৰ কাৰণে বেছি

0: ভাল হয় সেই বিষয়ে অকণমান জনাওকচোন।
1: মালিচটো সাধাৰণতে তাৰমানে এনেকুৱা, ল'ৰা ছোৱালীখিনিতো এনেই তেওঁলোকৰ নিজৰ এক্টিভিটি থাকে,
0: হয়
1: খেলি থাকে। আমি ভাবোঁ শুই থকাৰ কাৰণে মানে পিঠি বিষাইছে নেকি, ভৰি বিষাইছে নেকি, তেনেকুৱা নিচিনা কথাবিলাকৰে মালিচটো। আচলতে মালিচটো মানে বেয়াও নহয়, কিন্তু অলপ জনা শুনা মানুহৰ পৰা কৰাব, মানে চবৰ ওচৰৰ পৰা নহয়, মানে জনা শুনা মানুহৰ ওচৰতে
0: কৰাব লাগে। হয়, খুবেই গুৰুত্বপূৰ্ণ কথাখিনি আপুনি ক'লে। আমাৰ হাতত যিহেতু সময় খুবেই কম, গতিকে শেষত এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, গতিকে এটি শিশু সুস্থ থকাটো এখন সমাজৰ কাৰণে খুবেই দৰকাৰী। এটি শিশু সুস্থ থাকিলে এখন সমাজ সুস্থ থাকিব, এখন দেশ সুস্থ থাকিব। গতিকে শিশুৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে আপুনি মাতৃসকলক, পিতৃসকলক বা অভিভাৱকসকলক শেষত কি পৰামৰ্শ বা বাৰ্তা দিব বিচাৰিব?
1: হয়, এই এটি শিশুৰ সুস্থ সবল কৰি তুলি তাক মানে ৰোগ প্ৰতিৰোধক ক্ষমতাৰে পৰিপুষ্টি কৰিবৰ কাৰণে তেওঁলোকে সময়মতে ধৰক আমাৰ ওচৰত আহি পেলাই ভেকচিনেশ্যনখিনি যিখিনি আছে, আমাৰ ওচৰত অহা মানে কি, আমি নিজে খবৰ দিওঁ,
0: হয় হয়,
1: আমি নিজে হোম ভিজিট কৰোঁ, আমি নিজে মানে যিখিনি কেঁচুৱাই ভেকচিন পাব সেইখিনিক লৈ আমি নিজে জানো, খবৰ দিওঁ, সেইখিনি যাতে সময়মতে আহি পেলাই ভেকচিনখিনি লয়। কাৰণ আজি তেওঁৰ যিটো সংক্ৰমণ ৰোগৰ কাৰণে আমি ভেকচিনখিনি দি আছোঁ, তেওঁ সেইখিনি সংক্ৰমণ ৰোগৰ পৰা বাচি থাকিব বেজিখিনি সময়মতে লৈ থাকিলে ন, তাৰপিছত সময়মতে সেই ভেকচিনখিনি ল'ব। বা পলিঅ'ৰ এনেকুৱা ধৰক এক্সট্ৰা খুৰাক আমাৰ কেম্পেইন, যেনেকৈ এতিয়া 20 ছেপ্টেম্বৰলৈ আকৌ আমাৰ পলিঅ' কেম্পেইন আহি আছে, সেইটো সময়ত গৈ তেওঁলোকে পলিঅ'টো খুৱাওক। আৰু সুস্বাস্থ্য থাকিবৰ কাৰণে তাৰ ছাৰাউণ্ডিং পৰিৱেশ যিটো অলপ আগতে কৈ যোৱা হ'ল, হাইজিন যিটো মেইনটেইন কৰা কথা, আৰু বিশেষকৈ ল'ৰা ছোৱালীক লগটো দিয়াটো মাক দেউতাকৰ
0: খুবেই মানে
1: দৰকাৰী। তেওঁলোকে ল'ৰা ছোৱালীক মানে সময় দিয়ক, মোবাইলৰ পৰা আঁতৰাই সময় দিয়ক, তেওঁলোকৰ মানে কেঁচুৱাটো ভাল হ'ব। সুস্থ শিশু পুষ্ট শিশু, সেইটো আমাৰ কি পৰিয়ালৰ শক্তিশালী আৰু এটা সমাজ গঢ়াৰ
0: এটা পথ বা এটা লক্ষণ। হয় হয় হয়,
1: সেইটো কাৰণে আমি কেঁচুৱাটো কেনেকৈ সুস্থ কৰি ৰাখিব পাৰোঁ, পৰামৰ্শখিনি ভালকৈ মানি পেলাই ভালকৈ ৰাখিলে
0: ভাল হ'ব। আৰু ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ বা তেনেকুৱা একো খোৱাব নালাগে,
1: ফাৰ্মাচীৰ পৰা লৈ, বিশেষকৈ যেনে জ্বৰ আহিছে বুলিয়ে ফাৰ্মাচীৰ পৰা লৈ, বা পেট বিষাইছে, আমনি কৰিছে, কাণ বিষাইছে, চকুৰ কিবা এটা হৈছে, মানে ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ কেঁচুৱাক মানে বা ল'ৰা ছোৱালীক কেতিয়াও এক্সপেৰিমেণ্ট কৰিব নালাগে, তেনেকৈ ফাৰ্মাচীৰ পৰা সুধি চিকিৎসকৰ পৰামৰ্শ লৈহে যাতে লয়, সেইটো মোৰ অনুৰোধ।
0: হয় হয় হয়, খুবেই গুৰুত্বপূৰ্ণ এইখিনি কথা, আৰু সকলোৱে, প্ৰত্যেকগৰাকী মাতৃয়ে এইখিনি কথা জনা উচিত নিজৰ শিশুটিৰ কাৰণে। গতিকে আজি আপুনি আমাক ইমান সুন্দৰভাৱে কথাখিনি জনালে, এই কথাখিনিৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব বুলি ভাবোঁ। আৰু আমাক ইমানখিনি সময় দিয়াৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
1: ধন্যবাদ।
0: শ্ৰোতাই ইমান পৰে পৰিয়াল কল্যাণ অনুষ্ঠানটিত শিশুৰ টীকাকৰণ আৰু স্বাস্থ্যৰ যতন সম্পৰ্কে আগবঢ়োৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিলে পহুমৰা চুবুৰী উপ স্বাস্থ্য কেন্দ্ৰৰ ANM নীতা দেৱীয়ে। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা ৰিমঝিম পটংগীয়াৰ, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো ভূপেন হাজৰিকা আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীত।

শ্ৰোতাসকলে ভূপেন হাজৰিকা আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85 লাখতকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: শ্ৰোতাসকলে গোৱালপৰীয়া লোকগীত শুনি আছে ভূপেন হাজৰিকা আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

0: ব্যস্ততা ভৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
1: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
0: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
2: শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

ইমান পৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ শ্ৰোতাৰ হোৱাটছএপ বাৰ্তাযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। আজিৰ মূৰ্ছনা অনুষ্ঠানৰ প্ৰথম বাৰ্তাটি পঢ়ি দিছোঁ। লিখিছে প্ৰতি মূৰ্ছনা, আকাশবাণী তেজপুৰ কেন্দ্ৰ, তেজপুৰ। নমস্কাৰ কেন্দ্ৰৰ পৰিয়াল তথা মূৰ্ছনা প্ৰেমী শ্ৰোতাসকল, আজি আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে তেখেতৰ দ্বাৰা ৰচিত, সুৰাৰোপিত আৰু কণ্ঠনি গৰোৱা যিকোনো এটি গীত শুনাবৰ বাবে বাৰ্তাটি প্ৰেৰণ কৰাৰ লগতে গীতটি মূৰ্ছনাপ্ৰেমী শ্ৰোতাসকললৈ আগবঢ়াইছোঁ। ইতি অনাতাঁৰ মৰম পৰিয়ালৰ হৈ অজিত কুমাৰ শৰ্মা, গোলাঘাট, মিছামৰা।

0: Anar.
1: মূৰ্চনা অনুষ্ঠানৰ দ্বিতীয়টি বাৰ্তা পঢ়ি দিছোঁ। লিখিছে সম্ভাষণ গ্ৰহণ কৰিব প্ৰিয় অনুষ্ঠান মূৰ্চনা, প্ৰচাৰ বিভাগলৈ শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ সমূহ বিষয়ববীয়া কলাকুশলী আৰু ঘোষক ঘোষিকাৰ লগতে অসমৰ প্ৰতিটো নামঘৰতে বৰ্তমান চলি থকা পবিত্ৰ ভাদ মাহৰ হৰিনামৰ স্থলীলৈ এভাগী হিয়াভৰা শুভেচ্ছা আৰু ওলগ জনালোঁ। আজিৰ অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ পৰহি পুৱাতে টুলুঙা নাৱতে এই গীতটি শুনিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰিলোঁ। গীতটি বজাই শুনাব বুলি আশাৰে নিৰ্দিষ্ট সময়লৈ বাট চাই ৰলোঁ। অনুৰোধকাৰী বিনোদ গগৈ, চন্দ্ৰকান্ত টাইট, প্ৰমোদ গগৈ, বিমল বসুমতাৰী, মহেশ্বৰ চুতীয়া, সন্ধ্যাৰাণী গগৈ, অজিত কুমাৰ শৰ্মা আৰু দীপক মৰাণ।

এইখিনিতে এটি ঘোষণা পঢ়ি দিছোঁ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞান সম্পৰ্কীয় সবিশেষ তথ্য, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা: আকাশবাণী তেজপুৰ, মৰাভৰলী। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 8723989423। নম্বৰটি পুনৰ কৈ দিছোঁ, 8723989423। মূৰ্চনা অনুষ্ঠানৰ এইবাৰৰ বাৰ্তাটি পঢ়ি দিছোঁ। লিখিছে, নমস্কাৰ মূৰ্চনা, মই এজন মূৰ্চনাৰ নিয়মীয়া আগ্ৰহী শ্ৰোতা। মই জোনাই মেচাকি চাপৰি, ৰামসিং ৰাভাগাঁৱৰ পৰা বিমল বসুমতাৰী মূৰ্চনা অনুষ্ঠান শুনি আছোঁ। মোক আজি ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে এই গীতটি বজাই দিব। এই গীতটি শুনিব বিচাৰিছোঁ আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে। অজিত কুমাৰ শৰ্মা, চন্দ্ৰকান্ত টাইট, ৰমেশ পাত্ৰ, সন্ধ্যাৰাণী গগৈ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিনোদ গগৈ, প্ৰশান্ত কোঁৱৰ, সোণাৰাম লালুং, পবিত্ৰ আগমাচাৰ্য, সকলোলৈ গীতটি উপহাৰ দিলোঁ। ধন্যবাদ।

মূৰ্চনা অনুষ্ঠানৰ এইবাৰৰ বাৰ্তাটি প্ৰেৰণ কৰিছে সন্ধ্যাৰাণী গগৈ মৰাণহাটৰ পৰা। তেখেতে লিখিছে, নমস্কাৰ মূৰ্চনা, তোমাৰ জৰিয়তে তেজপুৰ আকাশবাণী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাক সেৱা জনালোঁ। মই এগৰাকী নিয়মীয়া শ্ৰোতা। আজি আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ হৈ জুবিনদাৰ মই ভাগৰা নাই গীতটো শুনাই দিবচোন। এই গীতটো চন্দ্ৰকান্ত টাইট, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, অজিত শৰ্মা, প্ৰস্তুতি শৰ্মা, বিনোদ খুৰা, সোণাৰাম লালুং সকলো সদস্যৰ বাবে অনুৰোধ কৰিছোঁ।

মূৰ্ছনা অনুষ্ঠানৰ শেষৰ বাৰ্তাটি পঢ়ি দিছোঁ। লিখিছে বটদ্ৰৱা বৰহিচা নগাঁৱৰ পৰা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতাই। মূৰ্ছনা অনুষ্ঠানৰ জৰিয়তে আমাৰ দুয়োগৰাকী শ্ৰোতাই শিল্পী অৰুণ দত্তৰ কণ্ঠৰ কেনিগল এৰি অহা সোণোৱালী দিন শীৰ্ষক গীতটি শুনিবলৈ অনুৰোধ জনাইছে।

আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান তথা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হ'ল সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বশ্ৰোতা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা: আকাশবাণী তেজপুৰ, মৰাভৰলী। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। নম্বৰটি পুনৰ কৈ দিছোঁ, 8723989423। মূৰ্চনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকল, এইদৰে আপোনালোকে আপোনালোকৰ অনুৰোধৰ গীতটিৰ বাবে আমালৈ বাৰ্তা প্ৰেৰণ কৰিব। এয়া আকাশবাণী তেজপুৰ।

0: এয়া আকাশবাণী তেজপুৰ আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ আজিৰ নাট্যানুষ্ঠানৰ নিবেদন কৈলাশত হাহাকাৰ পৃথিৱীৰ বেমাৰ ৰচনা ৰঞ্জিত বৰাৰ। এয়া শুনক কৈলাশত হাহাকাৰ।

0: হেৰি হেৰি বোলা নাথ, অ শুনিছেনে?
1: অ এখেতৰ আকৌ কি হ'ল? বোলো দিন নাই ৰাতি নাই, মৰ্ত্য ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পৰাই কি গানটো বজাই নৃত্য কৰি আছে যে, মানুহটো পগলা হ'ল নেকি?
0: অ বোলো হেৰি বোলা নাথ, হেৰি শুনিছেনে?
2: কোন
0: এ বোলো পগলা হ'ল নেকি?
2: অ প্ৰিয়ে, হেৰা পাৰ্বতী, কিবা কৈছা নেকি? ডাঙৰকৈ কোৱা, ডাঙৰকৈ কোৱা।
0: অ এতিয়া মোৰ কথা ক'ত শুনিব? মই এই মাইকী দেৱতাজনীয়ে অকলে অকলে কিমান চিন্তা কৰিম কওকচোন? দিনটো ভাং খোপা খাই গোটেই ঘৰখন ধোঁৱা কোৱা কৰি থ'ব। বোলো হেৰি শুনিছেনে ভোলানাথ, শুনিছেনে?
2: গানটো কিয় বন্ধ কৰি দিলা প্ৰিয়ে? তুমি নাজানা প্ৰিয়ে, এই গানটো মৰ্তত কিমান জনপ্ৰিয় হৈছে। ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলো মানৱৰ মুখত মাত্ৰ এইটোৱেই গান।
3: অ মাতাশ্ৰী, আমাৰ কৈলাশ পৰ্বতৰ ঠিক তলত থকা সেই যে অসম প্ৰদেশখনত এই ধৰণৰ গীত বৰ জনপ্ৰিয় নহয়। তাত আজিকালি মানৱে নিজৰ থলুৱা সংগীত নুশুনে নহয়।
0: সঁচা?
2: নন্দী তই ঠিকেই কৈছ, পশ্চিমীয়া সংস্কৃতিৰ কোবত থলুৱা গীত মাতবোৰ হেৰাই যাবৰ উপক্ৰম হৈছে। বিহুগীত, বৰগীত, লোকগীত, এই সকলোতে এতিয়া অদ্ভুত যন্ত্ৰ সংগীতৰ হজম কৰিব নোৱাৰা মিশ্ৰণ।
3: অঁ এ মাতাশ্ৰী, এই পিতাশ্ৰীয়ে এই চিডি কেছেটো তাৰ পৰাই কিনি আনিছে নহয়। আহা, কি চন্দ, কি সুৰ, আহ কি মধুৰ নৃত্য।
0: মনে মনে থাক নন্দী, মৰ্ত্য ভ্ৰমণৰ পৰা অহাৰ পৰাই তোৰো মুখখন বৰকৈ চলিছে। বিহুৰ উৰুকাৰ দিনা কোনোবা দেৱতা এজন ঘৰলৈ আহিলে চাহ দিবলৈ যে চেনি অকণো নাই, সেই কথা জানো ঘৰৰ কোনোবাই খবৰ ৰাখিছে।
2: কি ক'লা, কি ক'লা প্ৰিয়ে?

0: বিহুৰ দিনা মহাদেৱৰ ঘৰত চেনি নাই।
1: নন্দী,
2: পিতাচী,
1: তই এতিয়াই গৈ নাৰদ মুনিৰ গেলামালৰ দোকানৰ পৰা চেনি লৈ আহগৈ। কবি, শিৱৰাত্ৰিৰ দক্ষিণা পালে আগৰ বাকী সহল এঠা চব মাৰি দিম।
2: পিতাশ্ৰী, নাৰদ মুনিয়ে কৈছে আগৰ বাকী নিদিলে মাল আৰু বাকীকৈ নিদিয়ে।
1: কি ক'লি?
2: অঁ, কৈছে বাপেৰে ভাং খাবলৈ পইচা পায়, দোকানৰ বাকী দিবলৈ জুলুঙাত নাই।
0: ঠিকেই অ নন্দী, আগৰ দৰে মৰ্তত মানৱে মোৰ পূজা কৰিবলৈ বাদেই দিলেও, এই বোলে বোমা বিস্ফোৰণ, ধৰ্মঘট, এই বোলে অসম বন্ধ, দৰমহা বন্ধ, বানপানী, এইবোৰৰ মাজত পৰি মানৱে মোৰ পূজা পাতল কৰিবলৈ বাদেই দিলে, বুজিছ? দান দক্ষিণা নহ'লে ঘৰ চলিব কেনেকৈ প্ৰিয়ে?
3: মই সেইবোৰ নাজানো। যদি লাড়ু পিঠা বনাব লাগে চেনিগুৰ আনি দিয়ক।
4: আৰু এটা কথা ভোলানাথ।
0: কিনো?
4: লক্ষীয়ে খবৰ দিছে শ্ৰীকৃষ্ণ আৰু ইন্দ্ৰহঁতে এইবাৰ বিহুত ফেশ্বন শ্ব' পাতিছে, ময়ো যাম।
0: কি ক'লা, কি ক'লা?
4: ফেশ্বন শ্ব'।
0: ফেশ্বন শ্ব'?
4: এতিয়া আৰু আপোনাৰ আগৰ দিন নাই। এতিয়া স্বৰ্গৰ দেৱীবোৰে অকল মাত্ৰ গৃহতে সোমাই নাথাকি বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈও যায়। সিদিনা শশীহঁতৰ ঘৰত টিভি চাওঁতে দেখিছো নহয় ফেশ্বন শ্ব'।
0: ফেশ্বন শ্ব'?
5: নপঢ়ো মই আৰু অসমীয়া মাধ্যমৰ স্কুলত নপঢ়ো। লাগিলে স্কুললৈ নাযাওঁ, ঘৰতে থাকি নন্দীৰ লগত গৰু চৰাম।
4: কি হ'ল মোৰ গণেশ, কাৰ ওপৰত ইমান খং?
5: তোমাৰ সেই কালি জেঠাইৰ ল'ৰাটো আৰু পৱন খুৰাৰ ছোৱালীজনীয়ে মোক সদায় অসমীয়া স্কুলত পঢ়া গাধ বুলি জোকায়। যদি মই পঢ়িব লাগে মোক ইংৰাজী মাধ্যমৰ স্কুলত নাম লগাই দিয়া, নহ'লে আজিৰ পৰা আৰু পঢ়াৰ নাম নল'বা।
0: হেৰৌ গণেশ, আধুনিক হলি বুলি নিজৰ ভাষা, সংস্কৃতি, নিজৰ ঐতিহ্য, নিজস্বতা পাহৰি যাব নাপায় নহয়। ইংৰাজী স্কুলত পঢ়ে, এৰা থ থ।
5: নহ'ব পিতাশ্ৰী, মই আৰু তোমাৰ ব্ৰহ্মা বৰদেউতাৰ অসমীয়া স্কুলত নপঢ়ো। তোমাৰ লগৰ সকলো দেৱতা ল'ৰা ছোৱালী ইংৰাজী স্কুলত পঢ়ে। ইংৰাজী জনাৰ বাবে বৰুণ খুৰাৰ ছোৱালীজনীয়ে ৰাৱণ জেঠুৰ পুষ্পক বিমান সংস্থাত চালক, মানে এয়াৰ হোষ্টেছৰ চাকৰি পালে। খং উঠিলে মই এবাৰ গণেশ চতুৰ্থীত মৰ্তলৈ গৈ তাতেই থাকি যাম, মোক বিচাৰি নাযাবা।
0: উহ, তহঁত মাক পুতেক সকলোৱে লাগি মোৰ মূৰটো খালি। যি ভাল দেখ তাকেই কৰ।
4: হ'ব হ'ব হ'ব মোৰ সোণটো, তুমি এতিয়া ভিতৰলৈ যোৱাচোন গণেশ, ভিতৰলৈ যোৱা।
1: হয় ৰাপ্ৰিয়ে, ল'ৰা ছোৱালীৰ সকলো কথাতেই তুমি ছাপৰ্ট নকৰিবা দেই, নহ'লে এদিন গৈ মূৰত উঠিবগৈ বাপেকে।
6: একে ঘোচাতে নাক ভাঙি দিম, চিনি পোৱা নাই? পইচা লাগে, হু পইচা লাগে। মই কাৰ্তিক, বুজিছ, কাৰাটে চেম্পিয়ন।
4: কি হ'ল কাৰ্তিক, কাৰ ওপৰত তোমাৰ ইমান খং উঠিছে? শুন,
6: নপঠাবা তুমি মোক কাপোৰ ইস্ত্ৰি কৰি আনিবলৈ। লণ্ড্ৰীৰ মুখতে তোমাৰ সেই চেনেহৰ মুৰলীধৰ বহি আছে, ক'লে বাপেৰৰ বাঘৰ ছাল পিন্ধোতেহে জনম যায়, মাৰক আকৌ ইস্ত্ৰি কৰা কাপোৰহে খুৱায়।
4: কি, ইমান অপমান কৰে মোক শ্ৰীকৃষ্ণই? আগতে তাক কৰা সহায়ৰ কথা আজি সি পাহৰি গ'ল।
7: এই সৰস্বতী বা অহা আজি ইমান পলম হৈছে, এই সন্ধিয়াই হ'ল দেখোন, এই গানৰ স্কুল ইমান দেৰিলৈকে চলি আছেনে বাৰু?
1: তাকেতো তাকেতো, এই সৰস্বতীজনীয়েও কিন্তু গুৰু গোসাঁই নমনা হ'ল, বৰ ঘূৰি ফুৰিব পাৰে দেই। হৰা প্ৰিয়ে, সিদিনা শনি দেৱতাই মোক ক'লে, তাই বোলে খাই কুবেৰৰ খাই চুলি দীঘল ল'ৰাটোৰ বাইকত উঠি বৰকৈ ঘূৰি ফুৰে। আৰে মাকজনী হৈ অকণমান খবৰ ৰাখিবা হে।
4: কি খবৰ ৰাখিব লাগে মই, কি খবৰ ৰাখিব লাগে? নিজে হাড় গৰুটোৰ পিঠিত উঠি ফুৰোঁতেই জনম গ'ল। তাই মডাৰ্ণ দেৱী, তাই হাড় গৰু পিঠিত উঠি কলেজলৈ যাব নোৱাৰে নহয়।
7: কিয় পিতাশ্ৰী, অসম প্ৰদেশত জানো দেখা নাছিল নাৰীবোৰে কেনেকৈ লং পেণ্ট পিন্ধি চুলি কাটি পুৰুষৰ দৰে বাইক চলাই ঘূৰি ফুৰে? অ' মাতাশ্ৰী, এজনী তেনে পুৰুষ জাতীয় নাৰীয়ে এদিন পিতাশ্ৰীকো খুন্দা মাৰি পেলাই দিছিল নহয়।
4: কি কলি নন্দী,
1: চুপ চুপ চুপ, মনে মনে থাক, মনে মনে থাক।
8: ঠিক আছে, ইচ, তুমিও যে অলপ বেছি কৰা, যাম নহয়, প্ৰমিছ, বাই।

0: কালি আন্টিহত রেডি হৈ ৰৈ আছে। বোলা বোলা সোনকালে বোলা না।
1: আই ৰ ৰ ৰ হেৰ সৰস্বতী, তোৰ যে ইমান দেৰি হ'ল, গানৰ স্কুলটো তোৰ ইমান দেৰিলৈকে নাছিল।
0: ইছ, তুমি যে মিছাই ইমান চিন্তা কৰা। জানা মম্মি, কুবেৰ আংকলৰ ল'ৰাটোৱে এখন নতুন বাইক লৈছে, তাৰ লগতে আহিলোঁ। অ' মম্মি, কি যে মজা লাগে বহি।
2: ক'লৈ গ'ল সি? ভিতৰলৈ মাত। তয়ো যে সৰস্বতী, ইমানজনী হলি বুদ্ধি এটাও আজিলৈকে নহ'ল, মা থাকো তাক ভিতৰলৈ।
3: প্ৰণাম প্ৰভু। প্ৰভু, আপুনি মৰ্ত্য ভ্ৰমণৰ পৰা কেতিয়া আহিল? বহিছো।
1: হ'ল দুদিনমান, মৰ্ত্য যিহে ৰাস্তা, গাৰ বিষত উঠিবই নোৱাৰো। তাতে হাই মৰ্ত্যত যিহে ভেজাল খাদ্য। এদিন শিৱলিংগত ঢলা গাখীৰ খাই মই গেছ উঠি মৰিবই ধৰিছিলো, বুজিছা?
3: হেৰা,
1: শিৱলিংগতনো কোনোবাই পাউডাৰ গাখীৰ ঢালেনে বাৰু?
3: এ প্ৰভু, মৰ্ত্যত এতিয়া বহুত অশান্তি। বোৱাৰী হত্যা, ডাইনীৰ নামত হত্যা, কন্যা সন্তান হত্যা, অপহৰণ, বোমা বিস্ফোৰণ আদিত মৰা মানৱৰ আত্মাই মোৰ ষ্ট'ৰ ৰুম একেবাৰে ভৰি পৰিছে প্ৰভু।
1: হয়নে?
3: অঁ প্ৰভু, এই আত্মাবোৰে এতিয়া জমলোকত আন্দোলন আৰম্ভ কৰি দিছে। অ' প্ৰভু, এই সিহঁতকো বোলে শান্তি লাগে, মুক্তি লাগে, বুজিছেনে প্ৰভু? এই মোৰ মূৰে কাম নকৰা হৈ গৈছে।
1: মই সকলো দেখি আহিছোঁ নহয় যম। বুজিছা যম
3: প্ৰভু,
1: এই মৰ্ত্য ভ্ৰমণলৈ যাওঁতে এঘৰ মানৱৰ ঘৰত সেই সত্যনাৰায়ণ পূজাৰ ঔষধি পকোৱা কলৰ ঘোল আৰু বুটমাহ খাই মোৰতো অৱস্থাই নাই। বৃষভেও অহাৰ পৰা হাই চেৰেলিয়াই আছে। দেৱতাৰে এই অৱস্থা, মানৱে এইবোৰ খাদ্য খাই কেনেকৈ জীয়াই থাকে মই হলে ক'ব নোৱাৰো দেই।
3: হেৰা প্ৰভু,
1: ৰম্ভা
4: আংকল, সৰস্বতী বা নাই নেকি?
1: কি কুল, কি বুলি ক'লি? কি বুলি ক'লি? আংকুল যম
3: প্ৰভু,
1: আংকুল মানে কি হে? মই দেখোন ধৰিবই পৰা নাই।
3: আংকুল শব্দটো মৰ্ত্যৰ প্ৰভু। হয় মানে খুৰা।
1: কি?
3: হয় প্ৰভু, খুৰা।
1: খুৰা? দেৱাদিদেৱ মহাদেৱক তই এজনী সাধাৰণ অপ্সৰা ৰম্ভাই আংকুল বুলি মাত, তোৰ ইমান সাহস? ভস্ম কৰি দিম, ভস্ম কৰি দিম, খং উঠিলে বাপেকে।
4: ক্ষমা কৰক প্ৰভু, নজনাকৈ শব্দটো শ্লিপ কৰি ওলাই গ'ল, ক্ষমা কৰক প্ৰভু।
0: তুমিও যে আৰু অকণো সলনিয়েই নহ'লা। আজিকালি মা, দেউতা, খুৰা, খুৰী, আইতা, ককা আদি শব্দবোৰ নচলে নহয়। আউটডেটেড, ডেড, মম, আংকুল আদি শব্দবোৰহে চলে। ব'লা ৰম্ভা, ব'লা। বাই পাপা।
1: কি ক'লি? পাপা? এই হজম, এই কি বুলি ক'লে? পাপা মানে কি?
3: পাপা মানে পিতৃ প্ৰভু।
1: পিতৃ?
3: হয় প্ৰভু, অৰ্থাৎ দেউতা মানে প্ৰভু, আপুনি প্ৰভু।
1: সকলোৰে পূজ্য সদা শিৱক ল'ৰা ছোৱালীয়ে পাপা বুলি মাতিব? মোৰ সন্মান মৰ্যাদা মানে যম, বাকী দেৱতাবোৰে শুনিলে মোক বাৰু কি বুলি ভাবিব?
3: প্ৰভু আপুনি চিন্তা নকৰিব, আজিকালি সকলোতেই পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ প্ৰভু। হয়, এই নিজস্বতা বুলি আজিকালি কাৰো একো নোহোৱাই হৈছে। অহ হেৰি নহয় প্ৰভু, মই কিয় আহিছিলো কওঁ শুনক।
1: কোৱাচোন, কোৱা, তুমি কিয় আহিলা কোৱা।
3: মানে প্ৰভু, আমি দেৱতা আৰু দানৱ সকলোৱে মিলি এখনি বিহু সন্মিলন পাতিবলৈ ওলাইছো প্ৰভু।
1: কি ক'লা?
3: হয়,
1: কি ক'লা?
3: বিহু সন্মিলন।
1: বিহু সন্মিলন? দেৱতা আৰু দানৱৰ একেলগে বিহু সন্মিলন?
3: হয়।

0: হেৰা, তুমি বলিয়া হলা নেকি বাৰু?
1: এ প্ৰভু, আপুনি কথাটো ভালকৈ বুজা নাই। মই কওঁ শুনক, ইলেকশ্যন পালেহি নহয়।
0: অ পালেহি?
1: অঁ, এই আমাৰ ৰাজত্ব চলি থাকিবলৈ হ'লে আমাৰ অপজিট পাৰ্টি মানে দানৱসকলক যেনে তেনে মেনেজ কৰিবই লাগিব।
0: অ' আৰু সেইবাবেই তুমি দেৱতা আৰু দানৱক একেডাল এনাজৰিৰে বান্ধি ৰাস্তাটো ক্লিয়াৰ কৰিব খুজিছা?
1: ৰাইট প্ৰভু, ৰাইট। মুঠতে চলে বলে কৌশলে আমাৰ দলে মানে দেৱতাৰ দলে সংখ্যাগরিষ্ঠতা পাবই লাগিব, হয়নে নহয় প্রভু? তাৰ বাবে ইতিমধ্যে দানৱৰ শিবিৰত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া, বিশেষ সুবিধা দিয়া, সুকীয়া ৰাজ্য গঠন আদিৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈ গৈছে প্ৰভু। প্ৰভু,
0: সুন্দৰ আঁচনি, বৰ সুন্দৰ কৌশলে যম।
1: বিভিন্ন অনুষ্ঠানৰ লগতে দেৱতা আৰু দানৱৰ মাৰাথান দৌৰৰ আয়োজন কৰা হৈছে। তাৰে আৰম্ভণি কৰিবলৈ মই আপোনাক নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ প্ৰভু। দেৱতাৰ ভিতৰত আপুনিয়েই বয়োজ্যেষ্ঠ, গতিকে এই কামটো আপুনিয়েই কৰিব লাগিব প্ৰভু।
0: মানে সকলোবোৰ বাৰু ঠিকেই আছে যম,
1: হয়,
0: পিছে মই মাৰাথান দৌৰ কেনেকৈ দৌৰিম হে? হাই প্ৰেছাৰ থকা দেৱতা, এই তাতে মই সেই বাদ বিষৰ কোবত বেছি সময় থিয় হৈ থাকিবই নোৱাৰো দেখোন।
1: এ প্ৰভু, আপুনি দৌৰিব নালাগে নহয়, এই হাতৰ ফ্লেগখন জোকাৰি বহি থাকিব।
0: হয় নেকি?
1: অঁ, এই মৰ্তটো এনেদৰেই নেতাবোৰে ৰাইজক উচতাই দি ৰং চায়, মানৱবোৰৰ মাজত নিজে নিজে কটা মৰা লাগিবলৈ ধৰে। পিছত সেইটোকে ইলেকশ্যনৰ ইছ্যু কৰি নেতাবোৰে ৰাইজৰ পৰা ভোট বিচাৰে।
0: বাহ বাহ, তোমাৰ মগজুৰ জবাব নাই দেই যম।
1: প্ৰভু, নেতা হ'বলৈ মগজু থাকিবই লাগিব, দিয়কচোন
2: যম।
1: মাতাশ্ৰী,
2: এইবাৰ মেইন ফাংচনত কি কি প্ৰগ্ৰেম ৰাখিছা? বাহিৰা আৰ্টিষ্ট মাতিছা নেকি?
1: ফেশ্বন শ্ব'?
2: ফেশ্বন শ্ব'?
1: হয়, ৱেষ্টাৰ্ণ ডান্স, লগতে দেৱতা আৰু দানৱৰ কোৰাছ থাকিব। অ, যোৱা মাহত মই অসম প্ৰদেশ ভ্ৰমণ কৰোঁতে দীঘল দীঘল চুলি থকা এক শ্ৰেণীৰ মানৱে কাণত কাণফুলি পিন্ধি চিঞৰি চিঞৰি গীত গোৱা দেখি আহিছোঁ নহয়।
2: হয়,
1: এই দানৱবোৰে ডিমাণ্ড কৰিছে বুজিছেনে, এইবাৰ বোলে এনে গায়ক লাগিবই লাগিব।
3: মাতাশ্ৰী, মইত্যৰ বিহু ফাংচনত এইদৰে গায়কে গীত গাই টেটু ফালি থকা আমি দেখি আহিছোঁ নহয়। এই কিনো গায় ক'বই নোৱাৰি বুজিছেনে, বাদ্যযন্ত্ৰৰ শব্দত কম ধতুৱা মানুহৰ হাৰ্ট ফেল হৈ যাব বাপেকে।
4: মম্মি, মম্মি, চোৱাচোন মম্মি, মোক বাৰু কেনেকুৱা লাগিছে?
5: আইঅ' মাজনী, ইমান ধুনীয়া পোচাক তই ক'ত পালি? তোক যে ইমান ধুনীয়া লাগিছে!
0: ৰবা, হেৰ সৰস্বতী, তই বাৰু এইখন কাৰ লুঙি পিন্ধি আহিছ হয়নে?
5: কি
0: চি চি চি চি চি চি চি, হেৰ লাজ নালাগে তোৰ নাৰী হৈ পুৰুষৰ সাজ পিন্ধিবলৈ? আন দেৱতাই গম পালে চি চি চি চি চি চি চি চি।
4: অ' পাপা, এইখন লুঙি নহয় নহয়,
0: কিনো তেনেহ'লে?
4: এইখন ৰেপাৰ।
0: কি পাৰ?
4: ৰম্ভা আৰু মেনকা অসম ভ্ৰমণ কৰিবলৈ যাওঁতে তাৰ পৰা মোলৈ লৈ আহিছে। আজিকালি আমাৰ অসম প্ৰদেশৰ নাৰীসকলে চাদৰ মেখেৰা পাটৰ মুগা আদি নিপিন্ধে নহয়, চুটি চুটি মডাৰ্ণ ড্ৰেছবোৰহে পিন্ধে পাপা।
0: আকৌ পাপা, বুজিছো বুজিছো, অসম প্ৰদেশৰ আধুনিকতাৰ বতাহ তহঁতকো চুলে, বুজিছা যম?
1: প্ৰভু,
0: নিজস্বতা আৰু ঐতিহ্য মানৱেই হওক বা দেৱতাই হওক কেতিয়াও এৰি দিব নালাগে।
1: হয় প্ৰভু।
0: বুজিছ সৰস্বতী, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হৈ তোৰ চিনাকি তই পাহৰি নাযাবি, নহলে তোৰ প্ৰতি ভক্তি আৰু আকৰ্ষণ এদিন মৰ্তত নোহোৱা হৈ যাব।
1: ঠিকেই কৈছে প্ৰভু। হেৰি নহয় প্ৰভু,
0: কি
1: মৰ্তত নিতৌ নতুন নতুন বেমাৰত মানৱ এনেকৈ মৰিবলৈ লৈছে যে অচিন বেমাৰত পৰা মৃতকৰ আত্মাবোৰে মোৰ পুৰণি আত্মাবোৰকো বেমাৰী কৰি পেলাইছে প্ৰভু। হয় প্ৰভু, কিছুমান বেমাৰৰ ঔষধ ওলাইছে যদিও কিছুমান সোঁচৰা বেমাৰ এজনৰ পৰা আন এজনলৈ সোঁচৰিব লাগিছে।
0: ৰাজম, এই এতিয়া এটাতকৈ আন এটা বেমাৰ চৰা হৈ মৰ্তৰ মানুহৰ টোপনি সৰিছে।
1: হয়,
0: আগতে সেই কলেৰা, হাইজা, বসন্ত এই বেমাৰবোৰহে আছিল, এতিয়া যে তোমাৰ কত কি বেমাৰ, নামবোৰকেই মনত নাথাকে হে
2: প্ৰভু। মৰ্তৰ এই অচিন বেমাৰবোৰে যদি এদিন দেৱতাবোৰকো ধৰে,

0: তেন্তে কি হব যম?
1: তাকেতো মাতাছে,
0: কি হব যম?
2: বাহিৰত
1: ইমান চিঞৰ বাখৰ কিহৰ ব্ৰহ্মাদেৱ? কোনোবা অসুৰে স্বৰ্গৰাজ্য আক্ৰমণ কৰিছে নেকি বাৰু?
3: সৰ্বনাশ হৈছে মহাদেৱ, সৰ্বনাশ হৈছে। হে ৰাজম, এই এতিয়া কি হয় ক'ব নোৱাৰো। এ তোমাৰ জন দূতবোৰে পৃথিৱীৰ পৰা মৃতকৰ আত্মা আনিবলৈ গৈছিল। আত্মা অনা মোনাটোত এটা আধা মৰা বেমাৰী সোমাই যমলোক পালেহি। যমলোক স্বৰ্গ ৰাজ্যৰ সকলো দেৱতাকে আধা মৰা কৰি এইবাৰ সি কৈলাশৰ পিনে আহি আছে। প্ৰভু মহাদেৱ, মোক বচাওক মহাদেৱ।
2: কি
4: স্বৰ্গ ৰাজ্য আৰু যমলোকত জীৱন্ত মানৱ? এনেদৰে হলে দেখোন সৃষ্টি উলট পালট হৈ যাব প্ৰভু।
2: তাকেতো তাকেতো,
3: সি আহিয়ে যি অত্যাচাৰ কৰিবলৈ ল'লে যে, তাৰ প্ৰতাপত ইন্দ্ৰ বৰুণ কৃষ্ণকে আদি কৰি সকলো দেৱতা পলাই পত্ৰং দিলে। তোমাৰ যমদূতবোৰৰতো অৱস্থাই নাই। সি বোলে তাৰ শৰীৰত এইডছ নামৰ বেমাৰৰ বীজাণু কঢ়িয়াই আনিছে।
2: কি কি বেমাৰ ক'লা?
5: এইডছৰ বীজাণু? ৰম্ভা মেনকাহত মৰ্তলৈ যাওঁতে এইবিধ ভয়ানক বেমাৰৰ কথা শুনি আহিছে। জানা মম্মি, এইবিধ বেমাৰৰ ঔষধ এতিয়ালৈকে আৱিষ্কাৰে হোৱা নাই।
4: এইডছ বেমাৰ? প্ৰভু, কিছুদিনৰ আগতে এই ৰোগত মৰা এটা মৃতকৰ আত্মা মোৰ সেই যমদূতবোৰে আনিবলৈ সাহ নকৰাত মই নিজে মৰ্তলৈ গৈছিলো।
2: তাৰপিছত?
4: প্ৰভু, অতি ভয়ানকভাৱে এই ৰোগ মৰ্তত বাঢ়িবলৈ লৈছে প্ৰভু। মানৱ জাতি নিজে সাৱধান নহ'লে কিন্তু ঘোৰ সংকটত পৰিব প্ৰভু, ঘোৰ সংকটত পৰিব।
2: প্ৰভু, আমি দেৱতাসকলে সকলোৰে লগত যুদ্ধ কৰিব পাৰিলেও বেমাৰৰ বীজ
3: কোনো দেৱতাই বাধা দিব পৰা নাই। কোনো দেৱতাই বাধা দিব পৰা নাই। তাৰ শৰীৰৰ তেজ যদি কোনোবা আঘাতপ্ৰাপ্ত দেৱতাৰ শৰীৰত প্ৰৱেশ কৰে, তেতিয়া সেই এইডছ ৰোগৰ বীজাণু তাৰ গালৈ প্ৰৱেশ কৰিব। সি এইপিনেই আহি আছে প্ৰভু। প্ৰভু, মই জীৱটো কোনোমতে বচাই এইখিনি পাইছোহি প্ৰভু।
5: অ' মাম্মী, মোৰ হ'লে বিৰাট ভয় লাগিছে। হনুমান আংকললৈ ফোন এটা কৰোঁ নেকি? তেওঁহে যদি এই সময়ত আমাক ৰক্ষা কৰিব পাৰে।
6: সৰস্বতী, হেৰি নহয়, এইডছ নেকি এইটো বেমাৰৰ নাম? মই প্ৰথম শুনিছোঁ ব্ৰহ্মদেৱ। বৰ খুচুৰা বেমাৰ নেকি এইটো ব্ৰহ্মদেৱ?
7: হয় দেৱী, অসুৰক্ষিত যৌন সম্পৰ্কৰ ফলত এই বেমাৰ এজনৰ পৰা আন এজনলৈ বিয়পে। পৰীক্ষা নকৰাকৈ তেজ ল'লে আৰু এইডছ ৰোগত আক্ৰান্ত ৰোগীৰ ব্যৱহৃত চিৰিঞ্জ আন এজনে ব্যৱহাৰ কৰিলেও এই ৰোগ বিয়পে।
6: বুজিছে?
7: আৰু সন্তান সম্ভৱা মাতৃৰ পৰা গৰ্ভস্থ সন্তানলৈও এই ৰোগ বিয়পিব পাৰে। বুজিছে এতিয়া দেৱী?
6: চি চি চি চি চি চি, বৰ লাজ লগা ধৰণৰ বেমাৰ দেই এইটো ব্ৰহ্মাদেৱ। এই বেমাৰবিধে আমাৰ দেৱতাবোৰক আক্ৰমণ কৰাৰ সম্ভাৱনা অতি প্ৰবল দেখোন
2: ব্ৰহ্মাদেৱ। ৰম্ভা মেনকা উৰ্বশীকে আদি কৰি চন্দ্ৰ সূৰ্য ইন্দ্ৰ আদি দেৱতাবোৰক আমাৰ বিহুৰ মিটিংখনতে সাৱধান কৰি দিব লাগিব। কাৰণ এই কোনোবা এজন ডেকা দেৱতাক এই বেমাৰটোৱে পালে গোটেই দেৱতাবোৰকে হেঁচা মাৰি ধৰিব।
1: ঠিকেই কৈছে প্ৰভু, ঠিকেই কৈছে। মেল মিটিং পাতি দেৱতা দানৱ অপ্সৰা কিন্নৰ সকলোকে সাৱধান কৰি দিব লাগিব। কাৰণ সাৱধানতাই প্ৰতিৰোধৰ একমাত্ৰ উপায় নে কি কয় প্ৰভু?
8: আজি তহঁত দেৱতাবোৰৰ নিষ্ঠা নাই, কাকো সোধাই নেৰো। মোৰ সন্মুখলৈ আহ, মোৰ সৈতে যুদ্ধ কৰ। আহ, আগলৈ আহ।
9: ক্ষান্ত হ, ক্ষান্ত।

0: মানব আৰু এখোজ আগবাঢ়িলে নহয় কৈ থলো
1: এই এই ব্ৰহ্মাদেৱৰ কাৰণে মোৰ আজি এই অৱস্থা নিত নতুন নতুন বেমাৰ সৃষ্টি কৰি অত্যত আজি মানৱৰ অস্তিত্ব নোহোৱা কৰাত আপুনি এই আপুনি এই আগভাগ লৈ আহিছে নহয় ব্ৰহ্মাদেৱ
2: হ প্ৰভু
1: আৰু আপোনাক আপোনালোকক আজি আজি খুদাই নেৰো
2: হে প্ৰভু প্ৰভু মহাদেৱ ৰক্ষা কৰক হে ইয়াৰ তেজ মোৰ শৰীৰত প্ৰৱেশ কৰিলে মোৰ আৰু ৰক্ষা নহ'ব প্ৰভু হেৰৌ মানৱ মই বেমাৰ সৃষ্টি নকৰোঁ নহয় তহঁতৰ ভুলৰ বাবে সেই বেমাৰবোৰ সৃষ্টি হয় মোক এৰি দে অ' বোপাই বোপাই অ' মোক এৰি দে
1: আজি তহঁতে মোৰ লগত যুদ্ধ কৰিবই লাগিব মই নিৰপৰাধী হৈ কিয় ইমান যন্ত্ৰণা সহ্য কৰিম
0: শান্ত হ মানৱ আমি দেৱতা আৰু তই তই মৰ্তৰ মানৱ তোৰ লগত আমি কিয় যুদ্ধ কৰিম হা কিয় যুদ্ধ কৰিম
1: দেৱতা দেৱতা আমাক মৰ্তত জন্ম দি জীয়াটো ভুগিবলৈ এৰি দি তহঁতে স্বৰ্গত বাস কৰি আমাক দুখ কষ্ট দেখি হাঁহিবলৈ আহিছ পৃথিৱীত এতিয়া চাৰিপিনে হত্যা হিংসা যুদ্ধ খাদ্য সংকটত আৰু তেজৰ টোকা মৰা সৰকোবত ভৰি দিবলৈ ঠাই নাই নতুন নতুন বেমাৰে নতুন প্ৰজন্মক জন্মতেই কোঙা কৰি পেলাইছে
0: তই জীৱন্ত অৱস্থাৰে স্বৰ্গলৈ আহি ডাঙৰ ভুল কৰিছ মানৱ তই জাননে ইয়াৰ শাস্তি কিমান ভয়ংকৰ হ'ব
1: মোৰ ভুল
0: অঁ
1: মোৰ ভুল নহয় প্ৰভু দুৰ্ঘটনাত আঘাত পাই মই হস্পিটেলত পৰি আছিলো পৰীক্ষা নকৰাকৈ মোক তেজ জীয়াতে এই বেমাৰটো মোৰ গালৈ আহি মোৰ কি দুখ প্ৰভু
3: মই সকলো বুজিলো এই বেমাৰ তোৰ শৰীৰলৈ অহাত তোৰ একো দোষ নাই মানৱৰ অজ্ঞানতাৰ বাবে এই বেমাৰ মৰ্তত ভয়ংকৰভাৱে বিয়পিবলৈ ধৰিছে মানৱ তই আকৌ মৰ্তলৈ ঘূৰি যা তাত গৈ
0: প্ৰভু প্ৰভু আপুনি এয়া কি কৈছে স্বৰ্গৰ পৰা যদি ই মৰ্তলৈ যায় তেন্তে দেখোন স্বৰ্গ আৰু মৰ্তৰ পাৰ্থক্যই নাথাকিব
3: যম
0: প্ৰভু
3: তাৰ আত্মাটোৰ সলনি এজন মহান সমাজ সংস্কাৰকৰ আত্মা তাৰ শৰীৰত সুমুৱাই দি মৰ্তলৈ নতুন ৰূপেৰে পঠিয়াই দিয়া যা মানৱ তই মোৰ বৰত এই বেমাৰৰ পৰা ৰক্ষা পালি তই এতিয়া মৰ্তলৈ গৈ এই এইডছ বেমাৰৰ পৰা মানৱ জাতিক সজাগ কৰগৈ
4: ঠিকেই প্ৰভু আপুনি ঠিকেই কৈছে নহ'লে মৰ্তৰ সৰ্বশ্ৰেষ্ঠ আৰু বুদ্ধিমান মানৱ জাতি এদিন গভীৰ সংকটত পৰিব প্ৰভু
1: আপুনি ধন্য প্ৰভু আপুনি ধন্য
3: পৃথিৱীত এতিয়া চাৰিওপিনে অশান্তি মানৱ জাতি ঘোৰ সংকটত হত্যা হিংসা আকাল প্ৰাকৃতিক দুৰ্যোগ আদিৰে মৰ্ত ভৰি পৰিছে যম
0: প্ৰভু
3: পৃথিৱীক আকৌ নতুন ৰূপেৰে সজাবলৈ পৃথিৱীত শান্তি স্থাপন কৰিবলৈ মহাত্মা গান্ধী বুদ্ধদেৱ যীশুখ্ৰীষ্ট শংকৰদেৱ গুৰু নানক মাদাৰ তেৰেছাৰ দৰে মহান আত্মাবোৰক নতুন নতুন ৰূপ দি মৰ্তলৈ অতি শীঘ্ৰে পঠোৱা ময়ো নতুন ৰূপেৰে মানৱ জাতিক উদ্ধাৰ কৰিবলৈ মৰ্তলৈ অতি শীঘ্ৰে গৈ আছো
0: আপোনাৰ যি আজ্ঞা প্ৰভু
3: অতি সুন্দৰ অতি সুন্দৰ আহ মানৱ আজি এই মধুৰ ক্ষণত মোৰ প্ৰিয় গীতৰ তালে তালে এপাক নাচ আহ মানৱ নাচা পাৰ্বতী নাচা যম নাচা ব্ৰহ্মদেৱ নন্দী
5: পিতাশ্ৰী
3: লাকা মোৰ প্ৰিয় গীত

শ্ৰোতা ইমান পৰে ৰঞ্জিত বৰা ৰচিত নাট কৈলাশত হাহাকাৰ পৃথিৱীৰ বেমাৰ শুনিলে। নাটখনিৰ বিভিন্ন চৰিত্ৰত ৰূপায়িত কৰিলে ভূপেন শৰ্মা, সুশীল দাস, চিমি গোস্বামী, সদানন্দ দাস, নীতুমণি কলিতা, শান্তনু শইকীয়া, উপাসনা শৰ্মা, চিত্ৰামণি বড়ো, ইমতিয়াজ হুছেইন আৰু দিগন্ত কুমাৰ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপজিটৰ কথা চিন্তা কৰে।
2: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপজিট উভতাই পাওক।
1: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক,

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz আৰু সন্ধ্যা 5:25 মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 MHz। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো শুনিবলৈ পাব। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত আৰু সমীৰ নাৰ্জাৰী, ট্ৰান্সমিটাৰত প্ৰমোদ চন্দ্ৰ টাইট, ডিউটি ৰুমত কৰবী গগৈৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই প্ৰিয়ংকা দাসে আজিলৈ বিদায় মাগিছোঁ। শুভৰাত্ৰি।